0: People, including two Indians, arrived in Spain yesterday and anchored off the Canary Islands following the outbreak. According to the embassy, passengers disembarked in line with protocols issued by the World Health Organization and Spanish authorities. The Spanish National Center for Emergency Monitoring and Coordination said the two Indians who were working as crew members have been evacuated to the Netherlands, where they will undergo quarantine under health safety protocols. In IPL cricket, Royal Challengers Bengaluru defeated Mumbai Indians by 2 wickets in a last over thriller in Raipur last night. Put into bat first, Mumbai Indians posted 166 for 7 in 20 overs, riding on Tilak Varma's 57 off 42 balls. Today, Punjab Kings will face Delhi Capitals at Himachal Pradesh Cricket Association Stadium in Dharamshala at 7:30 p.m. And that is the end of this news bulletin.
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিউজ অন এয়াৰ এপত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আজিৰ অনুষ্ঠান পৰিচিতি। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা 6:15 6:30 কৃষি আলোচনা, তাৰপিছতে ভগৱান দাসে পৰিৱেশন কৰা লোকগীত শুনিবলৈ পাব। 7:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। সুপ্ৰভাত 7:15 পুৱা 7:30 মূৰ্চনা 8:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ 8:30 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলা ৰেহৰূপ ৰিলে কৰি শুনোৱা হ'ব। 9:20 অসমীয়া আধুনিক গীত হাত সৰি শুনিবলৈ পাব। 9:40 10:00 এখনি আলেখ্য ফটা ঢোলৰ পম খেতি, ৰচনা ৰঞ্জিত গগৈ। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া মুখ্য বাতৰি 11:05 বিবিধ ভাৰতীৰ অনুষ্ঠান 12:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি 12:05 আকাশবাণী গুৱাহাটী।

আঢ়ৈ বজাত বিবিধ ভাৰতীৰ অনুষ্ঠান, তিনি বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি, 3:05 বিবিধ ভাৰতীৰ অনুষ্ঠান, 4 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া মুখ্য বাতৰি, 4:02 পুনৰ বিবিধ ভাৰতীৰ অনুষ্ঠান, 4:29 আমাৰ কেন্দ্ৰৰ অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। যুৱ তৰংগ শুনিবলৈ পাব বিয়লি 4:30। 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান, 5:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া আঞ্চলিক বাতৰি। আমৈ শুনিবলৈ পাব 5:25। 5:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু 6 বজাত অসমীয়া আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 6:10 কৃষক বাণী, 6:40 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ক্ৰীড়া আলোচনী অনুষ্ঠান, 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি। অনুষ্ঠান পৰিচিতি, 7:05 সমবেত কণ্ঠ গীত, 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি, 7:20 আধুনিক গীতৰ অনুষ্ঠানত ৰশ্মিমালা বৰাই পৰিৱেশন কৰা গীত শুনিবলৈ পাব, হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি 7:30। 8:08 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া মুখ্য বাতৰি। লগ পাওঁ আহক, শুনিবলৈ পাব 8:02। 8:32 লোকসংগীতৰ অনুষ্ঠান, 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা, 9 বজাত News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 হিন্দী বোলছবি গীত, 9:25 নিশাৰ আঞ্চলিক বাতৰি, 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভজন চাপৰিয়ে পৰিৱেশন কৰা সন্তুৰ বাদন। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী নগাঁও, এতিয়া আগবঢ়াইছো ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

উপাসনানুষ্ঠানত ইমান পৰে ক্ৰমে ইন্দ্ৰিৰা নাথ বৰুৱাৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱী ৰচিত বৰগীত, ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত আৰু জ্যোতিকা ভূঞা আৰু সংগীসকলে পৰিৱেশন কৰা ভক্তিমূলক গীত শুনিলে। আজিৰ উপাসনা ইমানতে সামৰা হ'ল। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কৃষি আলোচনা।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ কৃষি আলোচনা।
1: আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ৰিজুস্মিতা শৰ্মা বাইদেউক। নমস্কাৰ, প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। আজি আপোনাৰ লগত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে বাৰিষাৰ আগত পশুধনৰ যতন, বেমাৰ আজাৰ আৰু ইয়াৰ নিয়ন্ত্ৰণ সম্পৰ্কে। যিহেতু এতিয়া বাৰিষা আহি আছে নহয় জানো, গতিকে বাৰিষাৰ আগত আমাৰ পশুধনৰ যতন আমি নিশ্চয় ল'ব লাগিব, খাদ্যৰ ক্ষেত্ৰতে হওক, বাসস্থান সম্পৰ্কে হওক, বা বিভিন্ন বেমাৰ আজাৰ সম্পৰ্কে হওক। প্ৰথমে আমি কেনেদৰে বাসস্থান আমি নিৰ্মাণ কৰিব লাগিব, কেনেকুৱা ঠাইত কৰিব লাগিব, প্ৰথমে এই বিষয়ে জনাওকচোন।
2: নমস্কাৰ। বানপানী অহাৰ আগতীয়াকৈ আমি প্ৰিপেয়াৰনেছটো কৰি থ'ব লাগে, চ' দেট বানপানী আহিলে আমি কি কৰিব লাগে সেই চিন্তাৰ পৰা আমি মুক্ত হৈ থাকিব লাগে। তাৰ কাৰণে প্ৰথম কথাটো হ'ল কি, আমি যোনটো আমাৰ গোহালিটো, গৰু গোহালিটো, তাৰ ব্যৱস্থাপনাটো আমি ল'ব লাগে। তাত যদি কিবা মেৰামতি কৰিব লগা আছে, লিকেজ আছে, পানী বোৱা ব্যৱস্থা আছে, সেইবোৰ আমি সব ঠিক ঠাক কৰি ল'ব লাগে। আমাৰ গোহালিটো নিৰ্মাণ কৰি ল'ব লাগে ভালকৈ, আৰু আমাৰ গোহালিটো যেন ওখ ঠাইত আমি কৰিছোঁ সেইটো চাব লাগে। পানী জমা যদি আছে যাতে নহয়, যদি ড্ৰেইনেজটো আমাৰ প্ৰপাৰ আছেনে নাই সেইটো চাব লাগে, চ' দেট পানী জমা হৈ নাথাকে। তো সেইখিনি আমাৰ মানে প্ৰথম জৰুৰী কথা। আৰু লগতে যদি আমি বানপানী এৰিয়াত আছোঁ, বানাক্ৰান্ত এৰিয়াত যদি আমি বসবাস কৰি আছোঁ, তেতিয়া আমি কমিউনিটি বেচিছত এটা ওখ ঠাই এটা বিচাৰি থ'ব লাগে, চ' দেট যদি বিপদটো আমাৰ মানে আহি পৰে, তেতিয়া আমি যেন আমাৰ খাদ্যটো আৰু পশু খাদ্যটো, পশুধনখিনিক আমি যেন তাত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, সেইটো ব্যৱস্থা আমি

0: দিয়াকৈ কৰিব
1: আগতীয়াকৈ আমি কৰি থ'ব লাগে।
0: থাকিব লাগিব,
1: হয়
0: হয়। এতিয়া আমি এইটো সময়ত ধৰক কিছুমান বেমাৰ আজাৰে দেখা দিয়ে, মানে বাৰিষা সময়ত FMD আছে বা বিভিন্ন ধৰণৰ ছালৰ বেমাৰ বা গৰুৰ তেনেকৈ শৌচ হয় পনীয়া, বিভিন্ন ধৰণৰ বেমাৰ আছে। এই বেমাৰসমূহৰ কাৰণে আগতীয়াকৈ কিবা প্ৰতিষেধক ব্যৱস্থা, চিটা বেজী দিয়াৰ কিবা ব্যৱস্থা কৰিব লাগিব নেকি আমি?
1: এতিয়া চাওক, বানপানীৰ আগে আগে আমি সদায় এটা কথাত গুৰুত্ব দিব লাগে যে পশুধনৰ খাদ্যটোৰ লগতে পশুৰ স্বাস্থ্যৰ ওপৰত আমি যত্নটো ল'ব লাগে। খাদ্যটো আমি পৰ্যাপ্ত মাত্ৰাত আমি ব্যৱস্থা কৰি থ'ব লাগে, চ' দেট আমাৰ সেইটো সময়ত যেন আমি আমাৰ পশুধনৰ খাদ্যৰ কাৰণে নাটনি নহয়। তাৰ কাৰণে আমি খেৰৰ ব্যৱস্থা বা আমাৰ ঘাঁহৰ ব্যৱস্থা সেইখিনি আমি কৰি থ'ব লাগে। আজিকালি উন্নতমানৰ ঘাঁহৰ জাতবিলাক আমাৰ জিলাবিলাকত উপলব্ধ আছে, খেতিও কৰে কৃষকসকল। চ' তেওঁলোক সজাগ হ'ব লাগে যে আমি যিহেতু সেইটো সময়ৰ কাৰণে বা এনেও পৌষ্টিক আহাৰটো আমাৰ অত্যন্ত জৰুৰী পশুধনৰ কাৰণে, চ' আমি অলপমান ঘাঁহৰ খেতিটো কৰোঁ। আৰু যিহেতু আমাৰ বাৰিষা ছিজনটো মাৰ্চৰ পৰা আগষ্টলৈকে আমাৰ এইখিনি গোটেই অসমত বা নৰ্থ ইষ্টত, ত' এই পিৰিয়ডটোত যেন আমি সেউজীয়া ঘাঁহো যথেষ্ট মানত পাওঁ, কিন্তু আকৌ বানপানী আহি গ'লে বিপদৰ সময় এটা আমি
0: সন্মুখীন
1: হ'বলগীয়া হয়। চ' তাৰ কাৰণে আমাৰ যেতিয়া পৰ্যাপ্ত মাত্ৰাত ঘাঁহ আমি কৰিবলৈ সক্ষম হৈছোঁ যেতিয়া হওঁ, তেতিয়া আমি সেইখিনি যেন কেনেকৈ সংৰক্ষণ কৰোঁ, চাইলেজ বনাওঁ, সেইটোৰ ব্যৱস্থাৰ ফালে আমি যাব লাগে। কিয়নো আমি যদি চাইলেজটো বনাই থওঁ, তেতিয়া আমাৰ নাটনিৰ সময়তে হওক, যেতিয়া আমি ঘাঁহ আমি আমাৰ লগত ব্যৱস্থা নাই ঘাঁহ খোৱাবলৈ বেলেগ অন্যান্য খাদ্যৰ, তো এইখিনি আমি পশুধনক দিব পাৰোঁ যোনটো অতি পৌষ্টিক আৰু যাৰ ফলত যোনটো খোৱালে আমাৰ পশুধনৰ নিউট্ৰিশ্যনৰ মাত্ৰাটো বেছি, পশুধনে পশুধনৰ কাৰণে খুবেই উপযোগী বুলি ভাবোঁ।
0: যিহেতু আপুনি চাইলেজৰ কথা কৈছে, গতিকে আমাৰ সাধাৰণ গোপালকসকলে চাইলেজৰ বিষয়ে নাজানিবও পাৰে, গতিকে কেনেদৰে চাইলেজ আমি প্ৰস্তুত কৰিব লাগিব এই বিষয়ে কওকচোন।
1: চাইলেজটো আমি মাকৈৰ ঘাঁহৰ পৰা, নেপিয়াৰৰ পৰা, চোৰগামৰ পৰা, এই ধৰণৰ শস্যৰ পৰা আমি প্ৰস্তুত কৰিব পাৰোঁ। খালি আমি চাব লাগে যে কোনটো সময়ত আমি চপাই কাটিছোঁ হেৰিটো, মাকৈটো, সেইটো আমাৰ মানে ব্লুমিঙৰ ষ্টেজটো এটা আছে, মিল্ক ড ষ্টেজ বুলি কয়, এইটো জাষ্ট গেৰ ধৰা সময়তে কাটিব লাগে। আৰু এইখিনি কাটি ধুনীয়াকৈ তাৰ মইশ্চাৰ কণ্টেণ্টটো চাই সেইটো আমি দুটা মেথডতে কৰিব পাৰোঁ গাঁৱৰ অৱস্থাত। এটা চাইলোপিট মেথডত কৰিলোঁ, গাঁত খান্দি কিনে আমি তাত ধুনীয়াকৈ প্লাষ্টিক দি কিনে পলিথিন দি আমি ধুনীয়াকৈ বতাহটো নুসুমোৱা ব্যৱস্থা কৰি কিনে পেকিংটো কৰিলোঁ। আৰু দুই নম্বৰ আছে যে পলিথিন বেগছবিলাকো আজিকালি পোৱা যায় য'ত নেকি ধুনীয়াকৈ চাইলেজখিনি ভৰাই মানে অক্সিজেন বতাহটো মুক্ত কৰিব লাগে আৰু, চ' দেট তাত আমাৰ কোনো ধৰণৰ কমপ্লিট বতামুক্ত কণ্ডিশ্যনত যদি আমি ৰাখিব পাৰোঁ, তেতিয়া আমি সেইখিনি সুন্দৰ খাদ্য হিচাপে আমাৰ প্ৰস্তুত হৈ যায় আমাৰ পশুধনৰ কাৰণে 30-45 দিনৰ ভিতৰত।
0: আমি শুনা পাইছোঁ যে এই চাইলেজ তৈয়াৰ কৰোঁতে ধৰক খেৰৰ পৰা আমি গুড় বা তেনেকুৱা ধৰণৰ কিবা বস্তু আমি সানি পেলাই থ'ব পাৰোঁ,
1: সেইটো আমি এড কৰিব পাৰোঁ, নিমখ গুড় আমি এড কৰিব পাৰোঁ,
0: লেয়াৰ হিচাপে
1: আমি দিব পাৰোঁ, এইটোৱে আমাৰ এনাৰ্জিৰ চ'ৰ্চটো এটাও পাব আৰু নিদিয়াকৈও আমি প্ৰস্তুত কৰিব পাৰোঁ।
0: গতিকে চাইলেজ আৰু আপোনাৰ যোনটো ঘাঁহৰ খেতিৰ কথা কৈছে, এইবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব বাৰিষাৰ আগে আগে, যাতে আমাৰ পশুধনে সেইখিনি সময়ত পৰ্যাপ্ত পৰিমাণে খাদ্য গ্ৰহণ কৰিব পাৰে।
1: হয়, আৰু লগতে খেৰ যদি আমাৰ লগত আছে, তেতিয়া আমি খেৰতো ইউৰিয়া ট্ৰিটমেণ্ট বুলি এটা প্ৰযুক্তি আছে, মানে 2-4% আমি ইউৰিয়া লৈ 1 কেজি ঘাঁহত, খেৰত আমি 2-4 কেজি যিকোনো পৰিমাণ আমি ল'ব পাৰোঁ, তাতকৈ বেছি ল'ব নোৱাৰোঁ, লৈ আমি ধুনীয়াকৈ পানীৰ লগত মিক্স কৰি 50 লিটাৰ পানীৰ লগত মিক্স কৰিলোঁ ইউৰিয়াটো। তাৰপিছত আমি সেইখিনি মিক্স কৰাৰ পিছত খেৰৰ ওপৰত ওপৰৰ পৰা আমি ছটিয়াই দিলোঁ। তাৰপিছত আকৌ প্ৰপাৰলি আমি মিক্স কৰিব লাগে খেৰটো আমাৰ ইউৰিয়া পানীৰ লগত, আৰু তাৰপিছত আমি সেইখিনি আকৌ পলিথিনত বা চাইলোপিটত আমি ধুনীয়াকৈ পেকেজিং কৰি মানে বতামুক্ত কৰি কিনে, অক্সিজেনমুক্ত কৰি কিনে আমি সেইখিনি পেকেজিং কৰি ৰাখিব পাৰোঁ। আৰু সেইখিনিও আমাৰ এটা মানে 45 দিনৰ পিছত আমি খুলিলে সেইটো এটা
0: ভাল খাদ্য,
1: উন্নত মানৰ, অলপ মানে খেৰৰ পৰা আমি ইমান বেছি প্ৰটিন নাপাওঁ, কিন্তু ইউৰিয়া যিহেতু দিয়া থাকে আমি অলপমান প্ৰটিনৰ পাৰ্চেণ্টেজটো বেছি পাওঁ সেইটোৰ পৰা, আৰু এইটো ভাল খাদ্য হিচাপে আমি যোগান ধৰিব পাৰোঁ।
0: হয়, খাদ্য সম্পৰ্কে আমি বাৰু পাতিছোঁ।

0: বেমাৰ আজাৰলৈ আহোঁ, এইখিনি সময়ত বাৰিষাৰ সময়ত যিহেতু যথেষ্ট পৰিমাণে আমাৰ পশুধন বেমাৰত আক্ৰান্ত হয়, বিভিন্ন ধৰণৰ বেমাৰ আহে, গতিকে আমি বাৰিষাৰ আগত কেনেধৰণৰ আমি প্ৰতিকাৰ কৰিব লাগিব?
1: আমি চাওক, বাৰিষাৰ আগে আগে আমাৰ যিখিনি পশুধন আছে সেইখিনিক আমি পেলুৰ দৰৱটো দিয়া অতি জৰুৰী। আৰু আমাৰ এটা বস্তু আমি মানে সদায় মনত থ'ব লাগে যে যদি আমাৰ পোৱালি মানে ধৰক গৰুৰ পোৱালিক আমি দি আছোঁ, তেতিয়া আমি 21ৰ পৰা 1 মাহত আমি আৰম্ভ কৰিব পাৰোঁ পেলুৰ দৰৱটো। হয়, তাৰপিছত আমি মাহেকীয়াকৈ 6 মাহলৈ দিলোঁ আৰু তাৰপিছত আমি বছৰত 3 বা 4 বাৰকৈ আমি কিন্তু এইটো কণ্টিনিউটিটো মেইনটেইন কৰিবই লাগে। আৰু পেলু দৰৱ দিয়াৰ আমি প্ৰায় 15 দিনমানৰ পিছত আমি চিটাৰ ব্যৱস্থাটো কৰিব লাগে, যেনে আমাৰ বানপানীৰ সময়ত আমাৰ কিছু চিটাৰ অতি প্ৰয়োজন, যেনে FMD হ'ল, চবকা, HS, আমাৰ LSD আৰু ব্লেক ৱাটাৰ, এইখিনিৰ চিটাখিনি আমি আমাৰ পশুপালন বিভাগৰ লগত যোগাযোগ কৰি তেওঁলোকৰ জৰিয়তে আমি আমাৰ পশুধনখিনিক চিটা দিয়া ব্যৱস্থাটো কৰিব লাগে। আৰু এটা কথা মনত থ'ব লাগে যে এটা চিটাৰ পৰা নেক্সট চিটাৰ কাৰণে আমি মিনিমাম 15 ডেইজৰ এটা গেপ যেন ৰাখোঁ, আৰু সেইখিনি আমি ব্যৱস্থাটো কৰিব লাগে। আৰু ওচৰৰ পশুপালন বিভাগটোৰ লগত সম্পৰ্কটো এটা বনাই থ'ব লাগে, যোগাযোগটো ৰাখিব লাগে, চ' দেট আমি গম পাই থাকোঁ, আমাৰ কৃষকে গম পাই থাকে যে আমাৰ কি ধৰণৰ স্কিমছ তেওঁলোকৰ আহিছে আৰু কি ধৰণৰ চিটাৰ ব্যৱস্থাটো আছে। আৰু সেইখিনি গোটেই কাৰণে আমাৰ ওচৰৰ যোনটো পশুপালন বিভাগ আছে তেওঁৰ তাৰ ডাক্তৰজনৰ লগত বা কম্পাউণ্ডাৰজনৰ লগত এটা যোগাযোগ বা এটা যোগসূত্ৰ ৰাখি থ'ব লাগে, কিয়নো কিছুমান আমাৰ বান আক্ৰান্ত এৰিয়াবিলাকত দুৰ্যোগত আমাৰ পশুৰ মৃত্যুও হয়। চ' কিছুমান স্কিমছ থাকে চৰকাৰৰ সময়ে সময়ে, যে ইঞ্চুৰেঞ্চৰ স্কিমছ হ'ল, সেই স্কিমছখিনি যেন
0: তেওঁলোকে তেতিয়া সেইবোৰ গ্ৰহণ কৰিব পাৰিব। তাৰপিছত আমি যেতিয়া ধৰক বাৰিষা আহিল, বাৰিষাৰ সময়ত কেতিয়াবা কিছুমান গাভিনী গৰু থাকে, ছাগলী থাকে, সেইসমূহ আমি কেনেদৰে বিশেষভাৱে যতন ল'ব লাগিব?
1: আমাৰ আজিৰ দিনত আমাৰ চিন্তা কৰিবলগীয়া নাই যে গাভিনী গৰুখিনিকো আমি পেলুৰ দৰৱখিনি আমি দিব পাৰোঁ। বিভিন্ন ধৰণৰ পেলুৰ দৰৱবিলাক আছে যোনটো 7 মহীয়া গাভিনী গৰুক আমি দিব পাৰোঁ আৰু সেইটোৰ পৰা যেন তেওঁলোকে মানে
0: উপকৃত হ'ব পাৰে।
1: চ' সেইসমূহ তেওঁলোকে ল'ব পাৰে, সেইখিনি ডাক্তৰৰ লগত যোগাযোগ কৰি। আৰু মাজে সময়তে এটা আৰু কথা ক'ব বিচাৰিম যে ডিস্পেন্সাৰীৰ লগত তেওঁলোকে গোবৰটো দি কিনে গৰু খোজটো বা যিকোনো পশুৰ খোজটো দি কিনে পৰীক্ষা কৰাই ল'ব লাগে, কিন্তু বিভিন্ন ধৰণৰ মানে পেলুবিলাক থাকে, চ' পেলুবিলাকৰ কাৰণে কোনটো পেলুৰ আক্ৰান্ত বেছিকৈ আৰু সঠিক ড'জটো বিৰাট ইম্পৰ্টেণ্ট, কিয়নো ড'জটো নিৰ্ধাৰণ হয় বডি ৱেইটৰ হিচাপত। আৰু যদি আমি সঠিক ড'জটো নিদিওঁ, আমি দেখোঁ যে বহুতখিনি দৰৱৰ ৰেজিষ্টেঞ্চ হৈ যায়, এনিমেলবোৰ পশুধনবিলাক ৰেজিষ্টেণ্ট হৈ যায় আৰু দৰৱে কাম নকৰা হৈ যায়। সেইকাৰণে আমি দৰৱটো সলনি কৰাৰ লগে লগে আমি আমাৰ পশু চিকিৎসকৰ লগত পৰামৰ্শ কৰি ল'ব লাগিব।
0: তাৰপিছতে ধৰক কেতিয়াবা কিছুমান বেমাৰ সোঁচৰে, এতিয়া আমি যেতিয়া বাৰিষা সময় হ'ব, আপুনি ক'লে যে একেলগে বহু পশু আমি ৰাখিব পাৰোঁ, সেইখিনি সময়ত কিবা তেনেকুৱা ধৰণৰ যদি হয় তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ম?
1: আমাৰ সময়ে সময়ে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ বা পশুপালন বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, বিশ্ববিদ্যালয়ৰ পৰাও আৰু বিভিন্ন NGOবিলাকেও হেলথ কেম্পবিলাক, পশু শিবিৰবিলাক পাতে। সেই শিবিৰবিলাকত আমাৰ পশুধনখিনিক লৈ যাব লাগে আৰু সেই শিবিৰবিলাকৰ পৰা তেওঁলোকে দৰৱ বিনামূলীয়া দৰৱবিলাক পায়, খাদ্যও পায়। চ' সেইখিনিৰ ব্যৱস্থা যিহেতু এটা থাকে, সেইটোৰ লগতো তেওঁলোকে যোগাযোগ কৰি সেই ব্যৱস্থাটো ল'ব লাগে। আৰু সেই যোন জেগাত আমি পশুখিনি ৰাখিছোঁ সেইখিনি জেগাখিনি আমি অলপমান চাফ চিকুণকৈ ৰখা ব্যৱস্থাটো কৰিব লাগে, পৰিষ্কাৰ পৰিচালনাটো চাব লাগে, শুদ্ধ পানীৰ ব্যৱস্থা এটা কৰিব লাগে পশুৰ কাৰণে, কিয়নো যদি আমি লেতেৰা পানী খুৱাওঁ সেইটোৱে আকৌ বেমাৰৰ যিহেতু সেইটো টাইমত অলপমান খাদ্যৰ পানীৰো অভাৱ হয় আৰু বিশুদ্ধ পানীৰ, আৰু ইমিউন ছিষ্টেমটো অলপমান পশুৰ ডাউন হৈ থাকে সেইটো সময়ত, প্ৰতিৰোধক শক্তিটো কমি থাকে, কিন্তু খাদ্যৰ এটা যিমান যি ক'লেও নাটনি এটা থাকে সেইটো সময়ত। চ' সেইকাৰণে আমি শুদ্ধ পানীৰ ব্যৱস্থা এটা কৰিব লাগে, চ' দেট আমাৰ পশুধনখিনিয়ে অসুবিধা নাপায় আৰু বেমাৰৰ সংক্ৰমণটো যেন হাত সাৰি থাকিব পাৰে। আৰু যিখিনি জেগাত আমি পশুধনখিনি ৰাখোঁ সেইখিনিত আমি ডিছইনফেক্ট কৰি থ'ব লাগে, আমি ব্লিচিং বা আমাৰ লাইম ষ্টোন

0: চূণৰ বা আমি পটাচ পানীৰে আমি সেইখিনি জেগা ডিছইনফেক্ট বিশুদ্ধ কৰি থ'ব লাগে।
1: এনেকুৱা ধৰণৰ মানে আমি ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব।
0: পাতি আছিলোঁ তাতে, মই আৰু এটা কথা যোগ দিব বিচাৰিম, ভেকচিনটো আমি দিওঁতে 3 মাহ ওপৰৰ পশুক দিব লাগে, আৰু যোনটো আমি ডিৱৰ্মিংটো কৰোঁ পেলুৰ দৰৱটো আমি একমাহৰ ভিতৰতে আমি আৰম্ভ কৰিব পাৰোঁ। আৰু যেতিয়া আমি FMD ভেকচিনটো দিওঁ, সেইটো বুষ্টাৰ ড'জটো আমি 4 মাহত দিব লাগে, আৰু তাৰপিছত আকৌ 6 মাহ ইণ্টাৰভেলত দিব লাগে। আমাৰ ছাগলীৰ কাৰণে বা আমাৰ ছাগলী বা ভেড়ৰ কাৰণে বিভিন্ন ধৰণৰ ভেকচিনছ আছে। PPR বিৰাট ইম্পৰ্টেণ্ট ছাগলীৰ কাৰণে, আৰু এণ্টেৰ'টক্সিমিয়া, গুড পক্স, এইখিনি ভেকচিনছ আমি মানে দিয়া ব্যৱস্থাটো ৰাখিব লাগে। লগতে FMD2 দিব লাগে। আৰু গাহৰিৰ ক্ষেত্ৰত আমি ক্লাছিকেল ছুৱাইন ফিভাৰৰ ভেকচিনৰ ব্যৱস্থা এটা থাকে বিভাগত, সেইখিনি বিভাগৰ পৰা আমি সুবিধাটো ল'বলৈ চেষ্টা কৰিব লাগে।
1: আৰু এইখিনি সময়ত ছাগলী আৰু গাহৰিৰ কথা যিহেতু ওলাইছে, ছাগলীৰ কেনেকুৱা ধৰণৰ বেমাৰ দেখা দিয়ে বা গাহৰিৰ কেনেকুৱা ধৰণৰ
0: বেমাৰ? ছুৱাইন ফিভাৰৰ কাৰণে মই ক'লোৱেই, ক্লাছিকেল ছুৱাইন ফিভাৰৰ কাৰণে ভেকচিনেশ্যনটো আমি কৰাব লাগে, আৰু বিশেষকৈ পেলুৰ দৰৱৰ পৰাও, পেলুৰ পৰাও তেওঁলোকক মানে মুক্ত কৰিবৰ কাৰণে দৰৱটো আমি নিয়মিতভাৱে দি থাকিব লাগে। আৰু ছাগলীৰ ক্ষেত্ৰত PPR মানে খুব ৰেপিড এটা দেখা যায়, কমন দেখা যায়। চ' PPR ভেকচিনেশ্যন এবাৰ কৰিলে আমি 3 বছৰলৈকে নকৰিলেও হৈ যায়। তো সেইটো এটা ব্যৱস্থা
1: খুব লাগে।
0: লাম্পি ডিজিজৰ ভেকচিনেশ্যন সেইটো আমি কৰি থ'ব লাগে, এইটো বিভাগৰ লগত যোগাযোগ কৰি যোনটো সময়ত তেওঁলোকৰ তাত ব্যৱস্থাটো থাকে, আমি সেইটো ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে। এইখিনিতে মই কৈ সুখী হৈছোঁ যে আমাৰ এতিয়া আমাৰ জিলাবিলাকত বহুবৰ্ষীয় ঘাঁহ যেনে হাইব্ৰিড নেপিয়াৰ, কংগো ছিগনেল, গিনি পাৰা, চিটেৰিয়া, এইবিধৰ ঘাঁহবিলাক আমাৰ জিলাবিলাকত এভেইলেবল আছে। আৰু লগতে আমাৰ এককালীন ঘাঁহ যেনে ছিজনেল ঘাঁহখিনি, মাকৈ, ওটছ, মাখন, কাউপি, এইখিনি আমি কৰিব পাৰোঁ। আৰু এইখিনি আমাৰ যিহেতু আমাৰ পশুধনখিনিক আমি এৰাল দি ৰাখি কিনে আমি ঘাঁহখিনি যোনটো খুৱাই আছোঁ, এইটো নিম্নতমানৰ ঘাঁহ। আৰু এইখিনি যদি উন্নতমানৰ ঘাঁহৰ পৰা আমি মিনিমাম প্ৰটিন পাৰ্চেণ্টেজটো 8-10% প্ৰটিন পাম, যোনটো আমাৰ পশুধনৰ কাৰণে অতি স্বাস্থ্যৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব। আৰু সেইটো আমি যদি 5 কেজিৰ পৰা 6 কেজি ঘাঁহ দিওঁ, আমি মিনিমাম 1 কেজি দানাৰ পৰা আমি ৰেহাই পাব পাৰোঁ। চ' এই সুবিধাটো আমাৰ পশুপালকসকলে ল'ব লাগে। আৰু আমাৰ যিহেতু নৰ্মেল অৱস্থাত আমাৰ যদি ঘাঁহ আমি চাব যাওঁ, আমাৰ নৰ্মেল গৰুক আমাৰ 25-30 কেজি ঘাঁহ আমাক দিবই লাগে। আৰু 7-10 কেজি আমি ছাগলীক যদি ঘাঁহ, উন্নতমানৰ ঘাঁহ খুৱাওঁ, তো ডেফিনেটলি এইটোৱে আমাৰ পশুধনৰ স্বাস্থ্যত ইম্প্ৰুভমেণ্ট এটা আনিব। আৰু কিছু লুচাৰ্ন আৰু বাৰ্চিম নামৰ ঘাঁহো আছে, যোন প্ৰটিন পাৰ্চেণ্টেজটো ইয়াত খুবেই বেছি, 18-20% প্ৰটিন পায়। এইটো মানে কিং অফ ফডাৰ বুলিয়ে কোৱা যায়, ৰজা বুলিয়ে কোৱা যায় ফডাৰৰ। চ' এইখিনি ঘাঁহ যদি আমি ব্যৱস্থাটো কৰি থ'ব পাৰোঁ, তো ডেফিনেটলি আমি পশুধনৰ কাৰণে এটা ভাল এটা উৎপাদনৰ আমি বৃদ্ধি এটা বা স্বাস্থ্যৰ সুফল এটা আমি দেখা পাব পাৰোঁ।
1: তাৰোপৰি আমাৰ যিসকল মানে গাভিনী গৰুৱে হওক ছাগলীয়ে হওক, সেইখিনিৰ বিশেষ যতন ল'ব লাগিব নেকি?
0: সেইখিনিৰ আমি এনেও গাভিনী গৰু ছাগলী আমি খাদ্যৰ যতন এটা আমাৰ সদায় ৰাখিবই লাগে। চ' যিহেতু গাভিনী অৱস্থাত গাইজনীয়ে বা ছাগলীজনীয়ে বা যিকোনো পশু এটা হয় বিভিন্ন নিউট্ৰিশ্যনৰ, খনিজ লৱণৰ কমি এটা থাকে, কিয়নো তেওঁ এটা জীৱ, এটা তেওঁৰ ভিতৰত তেওঁ এটা পালি থাকে। চ' তাৰ কাৰণে তেওঁৰ খাদ্যৰ ব্যৱস্থাটো বিৰাট ইম্পৰ্টেণ্ট। আমি এইটো ট্ৰানজিশ্যন ৰাচন বুলি কয়, সেইটো পিৰিয়ডত যেন আমি খাদ্যৰ ব্যৱস্থাটো ভালকৈ ৰাখোঁ, স্পেচিয়েলি লাষ্ট 21 দিনটো যেন আমি ভালকৈ তেওঁক খোৱাৰ ব্যৱস্থাটো কৰোঁ। আৰু যদি আমাৰ সেইটো সময়ত, বানপানীৰ সময়তে আমাৰ গৌধন পশুজনী মানে গাভিনী হৈ আছে, তেতিয়া আমি আগতীয়াকৈ খাদ্যৰ যোগানটো আমি ৰাখি থ'ব লাগে।
1: ঠিক আছে, আজি আপুনি আহি বাৰিষাৰ আগত পশুধনৰ যতন, বেমাৰ আজাৰ আৰু ইয়াৰ নিয়ন্ত্ৰণ সম্পৰ্কে বা সাৱধানতা সম্পৰ্কে সুন্দৰভাৱে আগবঢ়ালে। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ। ইমানপৰে বাৰিষাৰ আগত পশুধনৰ যতন, বেমাৰ আজাৰ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী

কৃষি আলোচনা শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক ভগৱান দাসে পৰিৱেশন কৰা লোকগীত।

ভগৱান দাসে পৰিৱেশন কৰা লোকগীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজন এয়াৰ এপত অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এতিয়া ক্ৰমে 7 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ

0: পে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: মেৰে প্যাৰে দেশবাসীও, জব হামাৰে দৃঢ় সংকল্প কে সাথ সামূহিক ভাগীদারী কা সঙ্গম হোতা হ্যায় তো পুরে সমাজ কে লিয়ে অদ্ভুত নতিজে সামনে আতে হ্যায়। ইসকা সবসে তাজা উদাহরণ হ্যায় এক পেড় মা কে নাম। ই অভিযান অদ্ভুত অভিযান রহা। জন ভাগীদারী কা এসা উদাহরণ বাকই বহুত প্রেরিত করনে বালা হ্যায়। পর্যাবরণ সংরক্ষণ কো লেকর শুরু কিয়ে গয়ে इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं इसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নৱীকৰণযোগ্য শক্তিৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াৰ দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাজিত কৰে।

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে এন ডি এৰ শাসনৰ সূচনা কৰি নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়াব সিং ছাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিলে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে। ৰাজ্যখনত নতুন মন্ত্ৰীসভাই কাইলৈ শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ তথা গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ শেহতীয়া বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে 126খন আসনৰ ভিতৰত 102খন আসনতে জয়লাভ কৰিছে। ইয়াৰ ভিতৰত বিজেপিয়ে 82খন আসন লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদ আৰু বি পি এফে 10খনকৈ আসন লাভ কৰে। 2016 চনত তেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনত বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে শাসনলৈ অহাৰ পাছত অসমত এইবাৰ তৃতীয়বাৰলৈ এন ডি এ পুনৰ চৰকাৰ গঠন কৰিব। 2021 চনত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা হ'ব দ্বিতীয়বাৰৰ বাবে একেৰাহে মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী অকংগ্ৰেজী নেতা। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰভু সোমনাথক পূজা অৰ্চনা কৰাৰ লগতে ধৰ্মীয় ৰীতি নীতিৰে কুম্ভ অভিষেকো কৰিব। ইয়াৰ পাছত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত এটা ৰোড শ্ব'ৰ আয়োজন কৰা হৈছে। এই ৰোড শ্ব'ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিল আৰু উপ মুখ্যমন্ত্ৰী হৰ্ষ সাংভিয়ে অংশ ল'ব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দলে এয়াৰ শ্ব'ৰ প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পাছত বদোদৰালৈ যাব আৰু তাত তেওঁ 1000 ল'ৰা আৰু 1000 ছোৱালী থাকিব পৰা চৰ্দাৰ ধাম হোষ্টেল উদ্বোধন কৰিব। নবীকৰণযোগ্য শক্তিৰ সংস্থাপিত ক্ষমতাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশৰ মুঠ শক্তি উৎপাদনৰ 50% অধিক বৰ্তমান অজীৱাশ্ম ইন্ধনৰ পৰা সংগৃহীত আৰু ইয়াৰ পৰিমাণ 262.7 গিগাৱাট। তথ্য অনুসৰি সৌৰ মডিউলৰ উৎপাদন ক্ষমতা বিগত বৰ্ষৰ 38 গিগাৱাটৰ পৰা 74 গিগাৱাটলৈ বৃদ্ধি পাইছে। একেদৰে ছোলাৰ চেলৰ উৎপাদন ক্ষমতা 9 গিগাৱাটৰ পৰা 25 গিগাৱাটলৈ বৃদ্ধি পাইছে। শক্তিখণ্ডত বহিৰাষ্ট্ৰৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা এতিয়া ভাৰতৰ মূল লক্ষ্য হিচাপে পৰিগণিত হোৱা বুলি এক শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দৰাবাদত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ হায়দৰাবাদস্থিত বাসগৃহত সাক্ষাৎ কৰে। এই সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতৰ কালত দুয়োগৰাকী নেতাই বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ মত বিনিময় কৰে। সামাজিক মাধ্যম এক্স যোগে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এই সাক্ষাতক অতি উষ্ম বুলি অভিহিত কৰাৰ লগতে বিভিন্ন বিষয়ক লৈ বিশদ আলোচনা হোৱাৰ কথাও উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিম এছিয়াত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক সম্পূৰ্ণ অগ্ৰাহ্য কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে সামাজিক মাধ্যমত উল্লেখ কৰা মতে ইৰাণৰ প্ৰতিনিধিয়ে প্ৰেৰণ কৰা এই সঁহাৰি কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। উল্লেখযোগ্য যে ইৰাণে পাকিস্তানৰ মধ্যস্থতাত আমেৰিকাৰ শান্তি প্ৰস্তাৱৰ উত্তৰ প্ৰেৰণ কৰিছিল। ইৰাণৰ সংবাদ সংস্থা আই এছ এনে প্ৰকাশ কৰা অনুসৰি তেহৰাণে তেওঁলোকৰ প্ৰস্তাৱত মূলতঃ সামৰিক সংঘাতৰ অন্ত পেলোৱা আৰু বিশ্বৰ তেল সৰবৰাহৰ অন্যতম কেন্দ্ৰ হৰ্মুজ প্ৰণালীত সামুদ্ৰিক নিৰাপত্তা নিশ্চিত কৰাৰ দিশটোত গুৰুত্ব দিছে।
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানে স্পষ্ট কৰিছে যে পশ্চিমীয়া দেশৰ সৈতে আলোচনাত বহাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আত্মসমৰ্পণ কৰিছে। ইপিনে ইৰাণৰ সঁহাৰি লাভ কৰাৰ পাছতে কালি নিশা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুৱে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। এই আলোচনা কালত দুয়োগৰাকী নেতাই আঞ্চলিক নিৰাপত্তা আৰু ইৰাণৰ ইউৰেনিয়াম ভাণ্ডাৰ ধবংস কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সহমত পোষণ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছে যে ইৰাণ বৰ্তমান সামৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে আৰু তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱস্থা প্ৰায় বিধ্বস্ত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সতৰ্ক কৰি দিয়ে যে যদিহে ইৰাণে ইউৰেনিয়াম সমৃদ্ধকৰণৰ স্থানসমূহক লৈ ভাবুকিৰ সৃষ্টি কৰে তেন্তে আমেৰিকাই তাৎক্ষণিক সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব। পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অধ্যক্ষতা কৰিব। যোৱা শনিবাৰে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে শপত গ্ৰহণ কৰা আন পাঁচগৰাকী মন্ত্ৰীৰ মাজত আজি দপ্তৰসমূহ বিতৰণ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আজিৰ প্ৰথমখন কেবিনেট বৈঠকত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতং আলোচনা কৰা হ'ব। বিশেষকৈ আয়ুষ্মান ভাৰত আঁচনিৰ প্ৰয়োগ, অন্নপূৰ্ণা ভাণ্ডাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সপ্তম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণ আদি বিষয়সমূহে অগ্ৰাধিকাৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰশাসনিক কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ সচিবসকলৰ সৈতে আইন শৃংখলাজনিত পৰিস্থিতিৰো পৰ্যালোচনা কৰিব। এই বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলো উপস্থিত থকাৰ কথা।

এবাৰ প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জশ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ আৰু 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ ৰাজ্যপাল লক্ষ্মী প্ৰসাদ আচাৰ্য, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নবীকৰণযোগ্য শক্তি ক্ষমতাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াৰ দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি দিবানে পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 MHz আৰু নিয়োজন এ আই আৰ এপত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ সুপ্ৰভাত।

0: শ্রোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছে, যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা, এয়েই ঈশ্বৰৰ বাণী। আজি সোমবাৰ, 1948 চনৰ বহাগ মাহৰ 27 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 11 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:43:14 আৰু সূৰ্যাস্তৰ সময় বিয়লি 5:53:37। আজি কৃষ্ণা নৱমী। আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি বিজ্ঞান দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী সুনমা বেগমে।
1: নেশ্যনেল টেকনলজি ডে, জাতীয় প্ৰযুক্তিবিদ্যা দিৱস, ভাৰতত 11 মে'ত পালন কৰা হয়। এই দিনটো 1998 চনৰ 11 মে'ত পোখৰাণ-2 নিউক্লিয় অস্ত্ৰ শক্তি পৰীক্ষাৰ, যাক অপাৰেশ্যন শক্তি বুলি কোৱা হয়, সফল সমাপনৰ গৌৰৱান্বিত স্মৃতিৰ বাবে পালন কৰা হয়। এই পৰীক্ষা ৰাজস্থানৰ পোখৰাণ টেষ্ট ৰেঞ্জত 3টা নিউক্লিয়াৰ বোমা বিস্ফোৰণেৰে সম্পন্ন কৰা হৈছিল, যাৰ অন্ত পৰিছিল সেই বছৰৰে 13 মে'ত আৰু 3টা বিস্ফোৰণৰ শেষত। সেইবাবে 1999 চনত এই দিনটোক তেতিয়াৰ প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীদেৱে নেশ্যনেল টেকনলজি ডে বা জাতীয় প্ৰযুক্তিবিদ্যা দিৱস হিচাপে ঘোষণা কৰিছিল। নেশ্যনেল টেকনলজি ডেত ভাৰতীয় দেশীয় বিমান হংস-3ৰ প্ৰথম পৰীক্ষামূলক উত্তৰণৰ সফলতাও সামৰি লোৱা হয়। এই বিমান নেশ্যনেল এৰস্পেচ লেবৰেটৰীজে সাজি উলিয়াইছিল। নেশ্যনেল টেকনলজি ডেত 1998 চনৰ 11 মে'ত ত্ৰিশূল নামৰ মিছাইলৰ সফল পৰীক্ষণৰ স্মৃতিও সোঁৱৰণ কৰা হয়। 11 মে'ৰ এই দিনটোত ডক্টৰ APJ আব্দুল কালাম আৰু তেনেকুৱা বহু বিজ্ঞানী, অভিযন্তা, গৱেষক যিয়ে ভাৰতৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা যোগাইছে, তেখেতসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা দিৱস 1999 চনৰ পৰাই বছৰি গুৰুগম্ভীৰভাৱে অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ভাৰতৰ টেকনলজি ডেভেলপমেণ্ট বোৰ্ড TDP-ৰ জৰিয়তে প্ৰযুক্তিবিদ্যাত অৰিহণা যোগোৱা উদ্যোগ আৰু ব্যক্তিসকলক তেখেতসকলৰ কৰ্ম আৰু সফলতাৰ বাবে সন্মান জনোৱা হয়। প্ৰযুক্তিবিদ্যাৰ দিৱসনো পাতিব লাগে কিয়? ইয়াৰ গুৰুত্বনো কি? প্ৰযুক্তিবিদ্যা অবিহনে উন্নতি অসম্ভৱ। বৰ্তমান যুগটোৱে প্ৰযুক্তিবিদ্যাৰ যুগ। ইয়ে আমাৰ দৈনন্দিন জীৱন কিমান সুচল কৰি তুলিছে সেয়া আমি সকলোৱে জানো।

0: যোগাযোগ, চিকিৎসা, কৃষি, নির্মাণ, শক্তি আদি সকলো ক্ষেত্ৰতে কম দিনতে হোৱা অভূতপূৰ্ব উন্নতিৰ সূতা হৈছে প্ৰযুক্তিবিদ্যা। চিকিৎসা বিজ্ঞানত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ফলত জাতীয় স্বাস্থ্যৰ উন্নতি, MRI মেচিন, পেট স্কেনাৰ্ছ, ৰবটিক চাৰ্জাৰী আদি মেচিনৰ জৰিয়তে চিকিৎসা সেৱাত সময় আৰু খৰচ দুয়োটাই কমিছে। কৃষি ব্যৱস্থাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে অগ্ৰগতি সাধন কৰিছে। বিভিন্ন মেচিনৰ সহায়ত আৰু শস্যৰ বীজৰ উন্নতিকৰণৰ ফলত কৃষি কাৰ্য যথেষ্ট উন্নত আৰু লাভদায়ক হৈছে। এই সকলোবোৰৰ উপৰিও প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ফলত ভাৰতত সুৰক্ষা আৰু প্ৰতিৰক্ষা ব্যৱস্থাৰ উন্নতি সাধন হৈছে। নিউক্লিয় শক্তিৰ অভূতপূৰ্ব উন্নতিৰ ফলত ভাৰতত সামৰিক শক্তি বিশ্বৰ ভিতৰত লেখত ল'বলগীয়া শক্তি হিচাপে পৰিগণিত হৈছে। অন্য বছৰবোৰৰ দৰে এইবাৰো সমগ্ৰ ভাৰতজুৰি 11 মে'ত জাতীয় প্ৰযুক্তিবিদ্যা দিৱস পালন কৰিবলৈ লোৱা হৈছে। এইবাৰ এই দিৱসৰ থিম হ'ল ৰেছপনচিবল ইন'ভেশ্যন ফৰ ইনক্লুচিভ গ্ৰ'থ, অৰ্থাৎ অন্তৰ্ভুক্ত বিকাশৰ বাবে দায়বদ্ধ উদ্ভাৱন। 2026 চনৰ প্ৰযুক্তিবিদ্যা দিৱসৰ মুখ্য বিষয়বস্তু হ'ব AI আৰু অন্যান্য ডিজিটেল টুলসমূহৰ উন্নয়ন আৰু ব্যৱহাৰ। গাঁও আৰু চহৰৰ যি বৈষম্যতা তাক প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আঁতৰোৱাৰ চেষ্টা কৰা হ'ব। তাৰোপৰি বায়'ফাৰ্মা, বায়' ইণ্ডাষ্ট্ৰিয়েল এণ্ড গ্ৰীণ কেমিকেলছ, স্পেচ এণ্ড জিঅ'স্পেচিয়েল টেকন'লজি, এগ্ৰি ফুড টেকন'লজি, ডিপ টেক মেটেৰিয়েলছ আৰু ছেমিকণ্ডাক্টৰবোৰৰ ওপৰত চকু দিয়া হ'ব। আলোচনা চক্ৰ, বিষয়ৰ লগত সংগতি ৰাখি প্ৰদৰ্শনী, বক্তৃতা অনুষ্ঠান আদিৰে এই দিৱস অসমতো পালন কৰা হয়। অসমত বিভিন্ন চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিত এই দিৱস সুন্দৰকৈ পালন কৰা হয়।
1: ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ লগত সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী সুনমা বেগমে। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য বিশাৰদ আৰু নৃত্য পৰিচালক মৃণালিনী বিক্ৰম চাৰাভাই। মৃণালিনী চাৰাভাইৰ পিতৃ মাতৃ আছিল মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অধিবক্তা এছ স্বামীনাথন আৰু সমাজকৰ্মী আম্মু স্বামীনাথন। সৰুকাল ছুইজাৰলেণ্ডত কটোৱা চাৰাভাইয়ে পাছত ৰবীন্দ্ৰনাথ ঠাকুৰৰ অধীনত শান্তি নিকেতনত শিক্ষা লাভ কৰে। তেওঁ মীনাক্ষী সুন্দৰম পিল্লাইৰ পৰা ভাৰতনাট্যম আৰু গুৰু থাকাজীৰ পৰা কথাকলিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। 1942 চনত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম চাৰাভাইৰ লগত বিবাহপাশত আবদ্ধ হয়। 1948 চনত তেওঁ আহমেদাবাদৰ দৰ্পণা নামৰ প্ৰতিষ্ঠানৰ শুভাৰম্ভণি কৰে। 300তকৈও অধিক নৃত্য নাটিকা পৰিচালনা কৰাৰ উপৰিও তেওঁ শিশুৰ বাবে কেইবাখনো উপন্যাস, নাটক আৰু গল্প ৰচনা কৰিছিল। তেওঁ ফ্ৰেন্স এছ'চিয়েচন আৰ্কাইভছ ইণ্টাৰনেশ্যনেল ডি লা ডেচেৰ ডেন্সৰ মেডেল আৰু ডিপ্ল'মা লাভ কৰা প্ৰথম ভাৰতীয় আছিল। 1990 চনত তেওঁ পেৰিছৰ ইণ্টাৰনেশ্যনেল ডেন্স কাউন্সিলৰ কাৰ্যকৰী সমিতিৰ বাবে নিৰ্বাচিত হয়। 2013 চনত তেওঁ কেৰালা চৰকাৰৰ প্ৰথম বৰ্ষৰ নিশাগন্ধি পুৰস্কাৰম বঁটা আগবঢ়োৱা হয়। নৃত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 1965 চনত তেওঁ ভাৰত চৰকাৰৰ পদ্মশ্ৰী, 1992 চনত পদ্মবিভূষণ বঁটা লাভ কৰে। তেওঁ 18,000তকৈও অধিক ছাত্ৰ ছাত্ৰীক ভাৰতনাট্যম আৰু কথাকলিৰ শিক্ষা আগবঢ়াইছিল। 2016 চনৰ 21 জানুৱাৰীত 97 বছৰ বয়সত মৃত্যু হোৱা মৃণালিনী চাৰাভাইৰ জন্ম হয় আজিৰ তাৰিখত 1918 চনত। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী মহিলা ডিন ৰেণুকা ৰবীন্দ্ৰন। তেওঁ চেন্নাইৰ ভেপেৰীৰ প্ৰেজেণ্টেশ্যন কনভেণ্টৰ এগৰাকী ছাত্ৰী আছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ চেন্নাইস্থিত ওমেন খ্ৰীষ্টিয়ান কলেজত শিক্ষা গ্ৰহণ কৰে। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা প্ৰায়োগিক গণিতত ডক্টৰেট ডিগ্ৰী লাভ কৰি পাছলৈ তেওঁ জাৰ্মানীৰ টেকনিকে হস্কুলে আছেনৰ পৰা বায়ুগত বিদ্যাত ডক্টৰেট জিনিয়ৰ ডিগ্ৰী লাভ কৰে। 1967 চনত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অধ্যাপক আৰু গণিত বিভাগৰ চেয়াৰমেন হিচাপে যোগদান কৰে। পাছলৈ তেওঁ এই প্ৰতিষ্ঠানটোৰ ডিন হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ লয়। ইয়াৰোপৰি তেওঁ জাৰ্মানীৰ কাইজেৰ লাউটাৰ্ণ বিশ্ববিদ্যালয়কে ধৰি একাধিক শিক্ষানুষ্ঠানত অতিথি অধ্যাপক হিচাপে নিমন্ত্ৰিত হয়। তেওঁৰ গৱেষণাৰ বিষয় হৈছে অৰৈখিক তৰংগ আৰু অনিউটনীয় তৰল। এইগৰাকী বিশিষ্ট ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষাবিদৰ জন্ম হয় 1943 চনৰ আজিৰ এই 11 মে' তাৰিখে। হিগুয়েৰেছত জন্ম লাভ কৰা এগৰাকী প্ৰখ্যাত স্পেইন দেশীয় কাতালান চিত্ৰশিল্পী ছালভাদৰ ডালি। ডালি কৌশলগত নক্সাত পাৰ্গত আছিল। তেওঁ চাৰিয়েলিজম বা অধিবাস্তৱবাদী ধাৰাৰ অদ্ভুত অথচ চকুত লগা চিত্ৰসমূহৰ বাবে জনপ্ৰিয় হৈ পৰিছিল। ৰেনেছাঁ যুগৰ শিল্পীসকলৰ প্ৰভাৱ তেওঁৰ চিত্ৰত পৰা বুলিও কোৱা হয়। তেওঁৰ সৰ্বোৎকৃষ্ট কৰ্ম দ্য পাৰ্চিষ্টেণ্ট অৱ মেমৰি 1931 চনত সমাপ্ত হয়। তাৰোপৰিও তেওঁৰ চলচ্চিত্ৰ, ভাস্কৰ্য আৰু আলোকচিত্ৰ গ্ৰহণতো দখল আছিল, যাক বিভিন্ন ক্ষেত্ৰত আন আন বহুতো শিল্পীৰ লগত ফুটাই তুলিছিল। ডালিৰ কল্পনা শক্তি আছিল প্ৰচুৰ, লগতে আচহুৱা আচৰণৰ প্ৰতি তেখেতৰ অহেতুক প্ৰীতি আছিল। অপ্ৰকৃতিস্থ ব্যৱহাৰ আৰু মনোযোগ আকৰ্ষণৰ বাবে কৰা ৰাজহুৱা কাম কাজ কিছুমানে মাজে সময়ে তেখেতৰ চিত্ৰশিল্পতকৈ অধিক প্ৰচাৰ লাভ কৰিছিল। ইয়াৰ বাবে তেওঁ অনুৰাগী আৰু সমালোচকসকলৰ অপ্ৰিয় ভাজন হৈছিল। উল্লেখযোগ্য যে এইগৰাকী চিত্ৰকৰৰ দ্য পাৰ্চিষ্টেণ্টছ অৱ মেমৰি নামৰ ছবিখনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ সংগীতৰ কিংবদন্তী ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ জীৱন ঘড়ীৰ প্ৰতিটো কল যেন গলি গলি গ'ল শীৰ্ষক গীতটি ৰচনা কৰিছিল। ডালিয়ে শৈশৱকালৰে পৰা চিত্ৰশিল্প অধ্যয়ন কৰিবলৈ লয়। 1919 চনত ডালিৰ চিত্ৰসমূহৰ প্ৰথমখন ৰাজহুৱা প্ৰদৰ্শনী হয়। তেওঁৰ চিত্ৰশিল্পৰ সাধনাই পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হোৱাৰ সময়ছোৱাতে পেৰিছত তেওঁ পাবলো পিকাছোৰ সান্নিধ্য লাভ কৰে আৰু পৰৱৰ্তী কালৰ চিত্ৰসমূহত ইয়াৰ প্ৰভূত প্ৰভাৱ পৰা দেখা যায়। 1949 চনত ডালি স্পেইনলৈ যায় আৰু জীৱনৰ বাকী সময়ছোৱা তাতে কটায়। 1980 চনত ডালিৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰভাৱে অৱনতি হয় আৰু 1989 চনত 84 বছৰ বয়সত ছালভাদৰ ডালিৰ মৃত্যু হয়। এইগৰাকী বিশিষ্ট চিত্ৰশিল্পীৰ জন্ম হয় আজিৰ তাৰিখত 1904 চন। 1985 চনৰ আজিৰ 11 মে' তাৰিখে জন্মগ্ৰহণ কৰা দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপ পদক বিজয়ী ভাৰতৰ এগৰাকী বক্সাৰ জয় ভগৱান। তেওঁ 2010 চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জ পদক বিজয়ী। 2012 চনৰ লণ্ডন অলিম্পিকত ভগৱানে বক্সিঙত লাইটৱেইট শাখাতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। 2011 চনত বাকুত অনুষ্ঠিত বিশ্ব অপেচাদাৰী বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ভগৱানে লণ্ডন গেমছৰ বাবে যোগ্যতা অৰ্জন কৰে। 2012 চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ আধিপত্য বিস্তাৰ কৰি 2012 চনৰ 29 জুলাইত প্ৰথম ৰাউণ্ডত ছিচেলছৰ এণ্ড্ৰিক এলিপছক 18-8 গ'লত পৰাস্ত কৰে। এইগৰাকী বক্সিং খেলুৱৈৰ আজিৰ এই শুভ জন্মদিনত আমি তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। এইখিনিতে বিশ্বৰ ইতিহাসত আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৰাজিৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহক। 1998 চনৰ আজিৰ তাৰিখত ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা চলাইছিল। আমেৰিকাৰ তাত্ত্বিক পদাৰ্থ বিজ্ঞানী ৰিচাৰ্ড ফাইনমেনৰ জন্ম হৈছিল আজিৰ তাৰিখত 1918 চনত। 1963 চনৰ আজিৰ এই 11 মে' তাৰিখে হাৰ্বাৰ্ট স্পেন্সাৰ গাছাৰ আমেৰিকাৰ এগৰাকী শৰীৰতত্ত্ববিদ তথা বিজ্ঞানী। তেওঁ 1944 চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। হাৰ্বাৰ্ট স্পেন্সাৰ গাছাৰৰ মৃত্যু হয় 1963 চনৰ আজিৰ তাৰিখত। জামাইকাৰ এগৰাকী বিশিষ্ট গায়ক আৰু গীতিকাৰ বব মাৰ্লিৰ মৃত্যু হয় 1981 চনৰ আজিৰ তাৰিখত। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক এই কামনাৰে মই প্ৰশান্ত গোস্বামীয়ে সুপ্ৰভাত অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছো। নমস্কাৰ।

এ আকাশবাণী নগাঁও। এতিয়া শুনক মূৰ্ছনা। আজিৰ মূৰ্ছনাৰ আৰম্ভণিতেই শুনক জিতুল সোণোৱাল আৰু তৰালী শৰ্মাৰ দ্বৈত কণ্ঠত হেঁপাহ বোলছবিৰ এই গীতটি।

জুবিন গাৰ্গ আৰু নবনীতা শৰ্মা বৰাকণ্ঠৰ ৰত্নাকৰ বুল ছবিৰ এই গীতটি শুনক।

মোৰ জনা শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিউজ অন এয়াৰ এপত। আজি পুৱা 10 বজাত শুনিবলৈ পাব এখনি আলেখ্য ফাটবিহুৰ পমখেদি, ৰচনা ৰঞ্জিত গগৈৰ। মূৰ্চানাত এইবাৰ শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

মূৰ্ছনা অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিউজ অন এয়াৰ এপত অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰ যোগে। এতিয়া ক্ৰমে 8 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ শ্যামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলা ৰেহৰূপ ৰিলে কৰি শুনোৱা হ'ব।

0: upgrade Sardar Dham Hostel in Vadodara. Assam Governor invites Hemant Biswa Sarma to form new government in the state. Uttarakhand administration urges Chardham Yatra pilgrims and tourists to remain alert and travel safely amid adverse weather conditions. US President Donald Trump rejects Iranian response to US peace proposal as totally unacceptable. And in football, India to take on host China in crucial quarterfinal match in AFC Under-17 Women's Asian Cup in Suzhou today. And with that, we end the morning news. Have a great day.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন। আজি গীতিমালিকা অনুষ্ঠানত প্ৰথমে ইয়া বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীত, গীতিকাৰ নৱকান্ত বৰুৱা, প্ৰযোজনা শিল্পী নিজা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী বিউটি শৰ্মা বৰুৱা, গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: নীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অপূৰ্ব কুমাৰ দাসে গোৱা এটি গীত, গীতৰ ৰচনা ফজলুল কৰিমৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

আজি দিনৰ 11:10 পৰা গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ্নিৰ্মাণৰ 75 বছৰ পূৰ্ণ উপলক্ষে অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ, দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয়ৰ পৰা বিৰত থকাৰ লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰীৰ আহান, ৰাজ্যৰ পাঁচগৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান, কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগত অনুমোদন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন NDAৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক JP নাড্ডা আৰু নায়ব সিং চাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিছে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে।
1: जिस तरीके से हेमंत विश्व शर्मा जी ने असम को एक डबल इंजन की सरकार के रूप में केंद्र सरकार के जो विकास के लिए आए हुए आयाम में जो मदद की गई उसको धरती पर क्रियान्वित करने में बहुत बड़ा योगदान है। इसलिए मैं हेमंत विश्व शर्मा जी की भी सरकार की भूरी भूरी प्रशंसा करते हुए उनको भी बधाई देता हूं और उनकी तरफ से भी असम की जनता को धन्यवाद देता हूं।
0: উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাডৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70ৰ পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনায়। পুনৰ আমদানিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়।
2: এক জমানা থা জব সংকট আতা থা তো লোক দেশ হিত মে সোনা দান দে দেতে থে। আজ দান কি জৰুৰত নহি হ্যায় লেকিন দেশ হিত মে হমকো এ তয় কৰনা পড়েগা কি সাল ভৰ তক ঘর মে কই ভি ফাংশন হো কই ভি কার্যক্রম হো হম সোনে কে গহনে নহি খরিদেঙ্গে সোনা নহি খরিদেঙ্গে বিদেশি মুদ্রা বচানে কে লিয়ে হামারি দেশভক্তি হমে চুনৌতি দে রহি হ্যায় আর হমে ইস চুনৌতি কো স্বীকার করতে হুয়ে বিদেশি মুদ্রা কো বচানা হোগা।
0: রাজ্যের পাঁচগী সাহিত্যিক 2025 বর্ষর সাহিত্য সভার সভাপতির বিশেষ সন্মান আগবা হয়েছে। অহা 16 মে'ত গুৱাহাটীর ভগবতী প্রসাদ বড়ুয়া ভবনের সংগীতাচার্য লক্ষ্মীরাম বড়ুয়া সদনত হবলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্রদান করা হব। অসম সাহিত্য সভার প্রধান সম্পাদক দেবজিৎ বরাই জনাওয়া মতে সাহিত্য সভার সাংবিধানিক এই সন্মান এইবার ধেমাজির বিশিষ্ট গবেষক চিত্রকর লেখক ডক্টর পুষ্প গগৈ, ডিব্রুগড়ের চাহ খেতিয়ক তথা সাহিত্যিক দেবী প্রসাদ বাগরুদিয়া, নগাঁওর অবসরপ্রাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্র বরকটকী, গুৱাহাটীর বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বরা আর বঙাইগাঁও জেলার জ্যেষ্ঠ আরক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গবেষক নোমল মাহাত্তালৈ আগবা হয়েছে। কেন্দ্রীয় সরকারে অষ্টম দরমহা আয়োগত অনুমোদন জানাইছে। অহা বছর কার্যকরী হওয়ার সম্ভাবনা থকা অষ্টম দরমহা আয়োগের জৰিয়তে কেন্দ্রীয় সরকারের কর্মচারীর বেতন উল্লেখনীয়ভাবে বৃদ্ধি পাব। এই অনুসরি কর্মচারীসকলের মূল বেতন 50,000 টাকা হওয়ার সম্ভাবনা আছে। পরিসংখ্যা অনুসরি প্রথম দরমহা আয়োগের পর সপ্তম দরমহা আয়োগ পর্যন্ত কর্মচারীসকলের বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দরমহা আয়োগত কর্মচারীয়ে লাভ করা বিভিন্ন ভাট্টা বৃদ্ধিত গুরুত্ব আরোপ করা হয়েছে। চলিত বছরের 1 জানুয়ারীর সময়সীমা নির্ধারণে অষ্টম দরমহা আয়োগ অহা বছরের কার্যকরী করার সম্ভাবনা আছে। এই সময়সীমার বর্ধিত বেতন এরিয়ার হিসাবে কর্মচারীসকলে লাভ করব। পেনশনপ্রাপ্ত লোকসকলেও অষ্টম দরমহা আয়োগের সুফল লাভ করব। পশ্চিমবঙ্গত বিজেপির বিরুদ্ধে বিরোধী দলসমূহ একত্রিত হওয়ার প্রাক্তন মুখ্যমন্ত্রী মমতা ব্যানার্জীয়ে জানা আহ্বানক কংগ্রেস আর বাও দলসমূহে কঠোরভাবে অস্বীকার করেছে। শ্রীমতী ব্যানার্জীয়ে এটা ভিডিও বার্তাত কংগ্রেস, CPIM আর কট্টর বাও দলকে ধরে সকল বিরোধী দলক বিজেপির বিরুদ্ধে একত্রিত হবলে আহ্বান জানাইছিল। কংগ্রেসের মুখপাত্র সৌম্য এ রয়ে এই আহ্বানক অস্বীকার করে 2013 চনত কংগ্রেস কর্মীর বিরুদ্ধে মাওবাদী হিংসার কথা উল্লেখ করে। বিগত নির্বাচনত কংগ্রেসক অপমান করে বিজেপির উত্থানত সহায় করা বলে তৃণমূল কংগ্রেসক অভিযোগ তোলে। ইপিনে রাজ্যখনত নতুনক শপথ গ্রহণ করা মুখ্যমন্ত্রী শুভেন্দু অধিকারীয়ে মমতা ব্যানার্জীর আহ্বানক অপ্রাসঙ্গিক বলে উল্লেখ করে কথার কোনো রাজনৈতিক গুরুত্ব নাই বলে প্রকাশ করে। কেন্দ্রীয় সরকারে ঘোষণা করা 2025 বর্ষর রাষ্ট্রীয় পঞ্চায়েত বটার শিতানত শোণিতপুর জেলার নিউ নপাম গাঁও পঞ্চায়েতে শ্রেষ্ঠ গাঁও পঞ্চায়েতের নানাজী দেশমুখ সর্বোত্তম পঞ্চায়েতের বহনক্ষম বিকাশ পুরস্কার লাভ করেছে। দেশের বিভিন্ন প্রান্তর অন্য 41 পঞ্চায়েতকো এই সন্মানের বাছনি করা হয়েছে। একদরে নগাঁওর জুমুরমুর গাঁও পঞ্চায়েতে স্বচ্ছ আর সেউজ পঞ্চায়েতের সন্মান লাভ করেছে। ডিব্রুগড় জেলার হুগ্রিজান গাঁও পঞ্চায়েতে স্বনির্ভরশীল আন্তঃগাঁথনি শিতানত রাষ্ট্রীয় বঁটা লাভ করবলে সমর্থ হয়েছে। পঞ্চায়েতী রাজ মন্ত্রালয়ে কিছুদিন পূর্বে এই পুরস্কারসমূহ ঘোষণা করে। মন্ত্রালয়ের সূত্রে প্রকাশ করা মতে গ্রাম্য প্রশাসনের জৈব বৈচিত্র্য সংরক্ষণের প্রচেষ্টা আর পরিবেশ অনুকূল অভ্যাস গঠনের গাঁওবাসীক উৎসাহিত করার প্রয়াসের এই বঁটা প্রদান করা হয়েছে। এই স্বীকৃতিয়ে গ্রাম্য প্রশাসন আন্তঃগাঁথনির জড়িয়ে তৃণমূল পর্যায়ের বহনক্ষম বিকাশ নিশ্চিত করার কথাকে প্রতীয়মান করেছে। ডিমা হাসাও জেলার হাফলামত আজি ডিমা হাসাও স্বায়ত্তশাসিত পরিষদের 75 বছরীয়া প্রতিষ্ঠা দিবস পালন করা হব। ডিমা হাসাও স্বায়ত্তশাসিত পরিষদের চৌহদত হবলগীয়া এই অনুষ্ঠান দিনজোড়া কার্যসূচীরে পালন করা হব। অনুষ্ঠানত পরিষদের সফলতা, জেলাখনের সাংস্কৃতিক ঐতিহ্য আর উন্নয়নের গ্রহণ করা পদক্ষেপসমূহ আলোকপাত করা হব। জেলাখনত স্বায়ত্তশাসিত পরিষদের ঐতিহাসিক যাত্রা আর ডিমা হাসাওর জনসাধারণের সেবা আর জেলাখনের উন্নতির পরিষদের পদক্ষেপসমূহ উদযাপন করার উদ্দেশ্যে পরিষদে এই অনুষ্ঠানের আয়োজন করেছে। পুয়া 10:15 আরম্ভ হবলগীয়া এই অনুষ্ঠানত অতিথিসকলক বিশেষক মৌজাদার, গাঁওবুড়া, শিক্ষার্থী আর বিভিন্ন স্বেচ্ছাসেবী সংস্থার প্রতিনিধিসকলক আদরণি জানা হব। ইয়ার পাছতে অনুষ্ঠান উপলক্ষে স্থাপন করা বিভিন্ন বিপণী মুক্তি করার ঠায়ে ঠায়ে গছপুলি রোপণ করা হব। এই অনুষ্ঠানতেই পরিষদের প্রয়াত মুখ্য কার্যবাহী স্যামুয়েল স্যাংসনের স্মৃতিত বন্তি প্রজ্বলন করা হব। বর্তমান ডিমা হাসাও জেলার প্রশাসনের গুরুত্বপূর্ণ সাফল্যসমূহ সামরি নির্মাণ করা এখন চুটি তথ্যচিত্র প্রদর্শন করা হব। সাংস্কৃতিক অনুষ্ঠানত পাহাড়িয়া জেলাখনত বসবাস করা ডিমাসা, জেমি, কুকি, হামার, বাইটে, কার্বি, জয়ন্তিয়া, রাংখল আদি জনগোষ্ঠীর চহকী কৃষ্টি সংস্কৃতিক প্রদর্শন করা হব। ডিমা হাসাও স্বায়ত্তশাসিত পরিষদের মুখ্য কার্যবাহী সদস্য দেবলাল কার্লোসার ভাষণে দিনজোড়া কার্যসূচীর অন্ত পড়ব। বিশ্বনাথ জিলাৰ বিহালী আৰু হেলেম আৰক্ষীয়ে যুটীয়া অভিযান চলাই কালি মাঘে ৰৌমাৰী গাঁৱৰ পৰা আলফাৰ লিংকমেনৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ নৱেম্বৰত বৰঙাবাৰীৰ এজন ব্যৱসায়ীৰ পৰা গজেন অসম নামৰ আলফাৰ এজন সদস্যই ধন দাবী কৰিছিল। আলফাৰ সদস্যজনক যোৱা 24 এপ্ৰিলত সেনাবাহিনীয়ে নাগালেণ্ড সীমান্তৰ পৰা আটক কৰি শিৱসাগৰ আৰক্ষীক গতাই দিয়ে। এই সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে কালি হৰেণ দাস নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে লোকজনৰ বিৰুদ্ধে হেলেম থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। মুম্বাইৰ কৰবিন বছে 4টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 166 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ তিলক বৰ্মাই সৰ্বাধিক 57 ৰাণ কৰে। বেংগালুৰুৰ ভুৱনেশ্বৰ কুমাৰে 4টা উইকেট দখল কৰে। ভুৱনেশ্বৰ কুমাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জছ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত স্থান লাভ কৰাৰ লক্ষ্যৰে ভাৰতে আজি AFC 17 বছৰ অনুৰ্ধৰ এছিয়ান কাপৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক চীনৰ মুখামুখি হ'ব। চুজৌ স্পৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই খেলখনত জয়লাভ কৰিলেই ভাৰতে ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব। ইয়াৰ পূৰ্বে কেৱল আয়োজক দেশ হিচাপেহে বিশ্বকাপত স্থান লাভ কৰা ভাৰতীয় মহিলা ফুটবল দলৰ বাবে খেলৰ জৰিয়তে যোগ্যতা অৰ্জন কৰি বিশ্বকাপত প্ৰৱেশ কৰা এয়া হ'ব ইতিহাসৰ প্ৰথমটো সুযোগ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: ডঃ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাটো নিশ্চিত হোৱা, কাইলৈৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি, সকলোকে মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান, তামিলনাডুত TVKৰ মুৰববী শ্ৰী যোছেফ বিজয়ৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ, ৰাজ্যৰ 5গৰাকী সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। ইয়াৰে NDAৰ বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত হৈ ক্ৰমাগত দ্বিতীয়বাৰলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত হোৱাৰ বাট প্ৰশস্ত হোৱা তথা কাইলৈৰ শপতগ্ৰহণৰ বাতৰিটো প্ৰতিখন কাকতিৰ প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতে NDAৰ বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব নিৰ্বাচিত, বাৰমেত মুখ্যমন্ত্ৰীৰূপে শপত, অসমীয়া প্ৰতিদিন কাকতে কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ডঃ শৰ্মাই, আৰু দি আছাম ট্ৰিবিউনে শৰ্মা টু টেক অথ এছ CM অন May 12 শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ডিজেল পেট্ৰল আদি ব্যয়ত মিতব্যয়ী হবলৈ জনোৱা আহ্বানৰ বাতৰিটো আজি কাকতসমূহে যথেষ্ট গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইয়াৰ আঁৰৰ কাৰক তথা ভৱিষ্যতৰ আশংকা সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে ভয়াৱহ দিন আসন্ন, ইন্ধন ৰাহিৰ বাবে ৱৰ্ক ফ্ৰম হোম কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী শিৰোনামৰ এটা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত বাতৰিটোৰ শীৰ্ষক পেট্ৰল ডিজেল গেছ ব্যৱহাৰত সংযমী হওক হঠাৎ মোদীৰ আহ্বান। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে তামিলনাডুত আৰম্ভ বিজয় ৰাজ, অৱশেষত শপত দলে চলচ্চিত্ৰ তাৰকা বিজয় আৰু দ্য চেণ্টিয়েল কাকতে বিজয় স্বৰ্ণিনেছ তামিলনাডু CM শীৰ্ষক দিছে। ৰাজ্যৰ 5গৰাকী বিশিষ্ট সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আগবঢ়োৱাৰ বাতৰি এটাকো আজিৰ কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা

সভাপতিৰ বিশেষ সন্মান, কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগত অনুমোদন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: ছাত্রী অম্বিকা দৈমাৰীয়ে উত্তীৰ্ণ হৈছে।
1: আজিলৈ জিলাৰ এহ ৰূপত ইমানেই। কাইলৈ একে সময়তে পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিয়োজন এ আই আৰ এপত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক অসমীয়া আধুনিক গীত। প্ৰথমে শুনক তৃষা শইকীয়াৰ কণ্ঠত প্ৰফুল্ল খাটনীয়া ৰচিত এই গীতটি।

আধুনিক গীত শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এইবাৰ শুনক তুষ্টি বৰদলৈ কণ্ঠত বলীন্দ্ৰনাথৰ ৰচনা।

ইমানতে সামৰা হ'ল। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক সাতসৰি। আজিৰ সাতসৰি অনুষ্ঠানৰ আৰম্ভণিতে শুনক লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত। গীতৰ বাবে অনুৰোধ কৰিছে জাজৰীৰ পৰা সুমি দাস, স্বাগতা কুমাৰী, হিমাদ্ৰী, ফণীধৰ, কৃষ্ণ, উপানন্দ আৰু সুন্তিয়ে।

সমৰ হাজৰিকা কণ্ঠৰ বোৱাৰী বোলছবিৰ গীত এটি শুনাৰ বাবে অনুৰোধ কৰিছে। দলংঘাটৰ পৰা আবিদুৰ, জেচমিন, নুৰেজা, মানিক, বিনীতা আৰু দীপাংকৰে আপোনালোকৰ প্ৰিয় গীতটি শুনক।

এয়া আকাশবাণী নগাঁও, শ্ৰোতা এখনি আছে সাতসৰী। এইবাৰ বৰচিলা কটহগুৰিৰ ফুলু দাস, ৰুমি দাস আৰু মমি দাসৰ অনুৰোধত শুনক ভূপেন হাজৰিকা কণ্ঠৰ এই গীতটি।

সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব,

হাত সৰি অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। শ্ৰোতাই আমাৰ কেন্দ্ৰৰ হাত সৰি অনুষ্ঠানত গীত শুনিবৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তেও অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাই পচন্দৰ গীত বিচাৰি মেছেজ কৰক। এয়া আকাশবাণী নগাঁও অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিয়োজন AIR এপত। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: আলেখ্য খনি রচনা রঞ্জিত গগৈ, প্রযোজনা করেছে যোরহাটর শব্দ প্রকাশে। এয়া শুনক ধারাবাহিক আলেখ্য ফাট বিহুর পুংখেদির দ্বিতীয় খণ্ড।
1: বিহু ঢকুয়াখানার বাপতি শাসন স্বমহিমারে মহিমামণ্ডিত রঙালী বিহুরেই এক আঞ্চলিক লোক। ফাট বিহুর ইতিহাসের পংখেদি বহুজনের সত্যি একান্ত আন্তরিকতার কথাব সহিয়াই যাওতে আমি যে পাহরি গেছিল ভোগ আর ভাগর। যেতিয়া আমি ফাট বিহুর বিশেষভাবে জড়িত ঢকুয়াখানার সন্মানীয় ব্যক্তি জগদীশ গগৈদেবক পাও, তেতিয়া বেলিটো আমার মূরর পোন হয়ে পড়ছিল। শীতর সেমেকা বতরের মাঝে মাঝে ভুমুকি মারি থাকা রোদজাকর উমলৈলৈ আমাক কৈ গৈছিল,
2: ফাট বিহু আগতে পুর প্রধানে আছিল, ছোৱালী বিহুদলবিলাকত অন্তর্ভুক্ত করা নাছিল। এতিয়া বিহুদলবিলাকতো ছোৱালী অন্তর্ভুক্ত হৈছে আৰু বোৱাৰী ছোৱালী সুকীয়াকৈ টকা বিহু করা হয়। আর মুকলি বিহু দিনও সুকীয়া সুকীয়াকৈ টকা বিহু করা হয়। টকা বিহুর ক্ষেত্র এটাই আমি মানে লক্ষ্য করো যে বিভিন্ন গাঁৱৰ মহিলাসকলে অতি উৎসাহে আহি পেলাই তেওঁলোকে বিহু মারে। কিন্তু এটা আমি কবই লাগিব, মঞ্চত টকা বিহু করার কারণে ইয়ার কিছু হেৰিটো সৌন্দর্যটো নাশ পাইছে, লোপ পাইছে। ই গছ তলৰ বিহু বা নৈ পাৰৰ বা পথাৰৰ মাজত মৰা বিহুহে টকা বিহুটো, আৰু টকা বিহুটো বৰ বেছিদিন হোৱা নাই। গতিকে ইয়াতে তেনেকৈ এইকেইটা ভাগতে বিহু কৰা হয়। আপোনাৰ তিনিটা ভাগত ল'ৰা ছোৱালী মানে ফেমৰিয়া আৰু প্ৰাপ্তবয়স্ক আৰু ছোৱালী আৰু বোৱাৰী, গাভৰু ছোৱালী আৰু বোৱাৰী, বিশেষকৈ বোৱাৰীসকলে বেছি টকা বিহুত অংশগ্ৰহণ কৰে। তাত দুই এগৰাকী হয়তো গাভৰু ছোৱালী থাকে। এই ফাট বিহুত মিচিং দেউৰী এইবিলাকৰ দলো আহে আৰু তেওঁলোকে সুকীয়াকৈ তেওঁলোকৰ মাজত প্ৰতিযোগিতা কৰা হয়। বিশেষকৈ মিচিংসকল আহে, দেউৰী বিহু দুই এটা আহে, তেওঁলোকক প্ৰদৰ্শন কৰাৰ কাৰণে এটা সুবিধা দিয়া যায়। আৰু ইয়াতে বিহু দল এই অঞ্চলৰ প্ৰায়বোৰ গাঁৱৰ পৰাই বিহু দল আহে। আনকি ঘুঘুৱা বুলি এখন দূৰৰ ঠাই আছে, তাতে ভাল বিহু দল আছে। অসমৰ অন্যান্য ঠাইৰো গুৱাহাটীত তেওঁলোকে বিহু প্ৰদৰ্শন কৰি পেলাই গৌৰৱ কঢ়িয়াই আনিছে। সেইবিলাকৰো আহে, গিলামাৰ পৰাও আহে, আগতে মাছখোৱাৰ পৰাও আহিছিল। গতিকে গোটেই অঞ্চলটো ঢকুৱাখানা মহকুমাৰ সামৰা যিটো অঞ্চল, সেই অঞ্চলৰ বিভিন্ন দলবিলাক আহি পেলাই অংশগ্ৰহণ

0: চাৰিকৰীয়াৰ বুকুৰ পৰা বগা বগা ধোঁৱাৰ দৰে ভাফ হৈ উৰিছিল পানী। সেমেকা আকাশ, সেমেকা পৃথিৱী, দূৰৰ ধূলিবালিবোৰ লাহে লাহে উৰিব লাগিছিল। পুৱা ইজন সিজনকৈ মানুহবোৰ লাহে লাহে ওলাই আহিছিল। আমি লগ পাইছিলোঁগৈ যতীন্দ্ৰ কুমাৰ বৰুৱাক, ঢকুৱাখানাৰ এগৰাকী সন্মানীয় ব্যক্তি যি এতিয়ালৈকে 1,00,000ৰো অধিক ঢকুৱাৰ বিচনী সাজি মানুহক উপহাৰ দি এক অভিলেখ গঢ়ি থৈছে। সুসাহিত্যিক, বহুকেইখন গ্ৰন্থৰ ৰচয়িতা আৰু পুথি সম্পাদনাৰে তেওঁ ঢকুৱাখানাৰ বহু কথাই এক দলিল ৰূপত ধৰি ৰাখিছে। তেওঁৰ দেউতাকেই প্ৰথমে ফাট বিহু সম্পৰ্কে আলোচনীত লেখা প্ৰকাশ কৰিছিল। ৰূপালী সৌৰভৰ দৰে গ্ৰন্থৰ সম্পাদনাত ব্যস্ত বৰুৱাদেৱে কৈ গ'ল,
1: গৰু বিহুৰ দিনা ভিন্ন জাতি উপজাতি ইয়াত মানে বিশেষকৈ মুছলমানৰ বহুত কথা জেউৰী আছে, কছাৰী আছে, এই লোকসকল আহিব আহি গৰু বিহু কাৰণে নিজে কাষত মৌৰীৰ চাপৰি বুলি কয়, সেই মৌৰী চাপৰি গছৰ গছৰ তলত তেওঁলোকে বিহু আৰম্ভ কৰে। সেইটো পুৰণি ৰীতি নীতি মহিলা, আধুনিকতাৰ চাপ নাই তাত। আৰু তেওঁলোকক ইয়াৰ জনহাৰ কাৰণে খোৱা লোৱা তেওঁলোকক মানে ৰাতি শুবলৈ ব্যৱস্থা কৰিছিল, খাবলৈ ব্যৱস্থা কৰিছিল, আৰু ঢোল লগত তেওঁলোকৰ ঢোল হয়তো ফাটিছে, ইয়াৰ ৰাইজে ঢোল শিকিব তেওঁলোকক বাজনা সেইবিলাক বজাই মেলি তেওঁলোকে তাক বিহু কৰিব। আৰু আমাৰ লোকসকলেও এইফালৰ লোকসকলেও তাক সহযোগ কৰিব। এনেধৰণে 7-8 ঠাইত বিহু হয় গছ। আৰু যেতিয়া তেওঁলোকৰ ভাগৰি পৰে 10-12 দিনলৈকে বিহু মাৰিব, তাৰপাছত সাহিত্যালয়লৈ যাব, তাত গৈ একত্ৰিত হৈ সকলো বিহু মাৰি নিজা প্ৰীতিৰ মাজেদি বিহু সমাধা কৰি ঘৰলৈ যায় যায়। আৰু সেইটো যিটো উপৰণীয় বিহুৰ পুৰাণী নীতি কৃষ্টি সংস্কৃতি গোটেই জাতিৰ ওপৰত যি সংস্কৃতি সেই ৰক্ষা কৰিবলৈ চলি আহিছিল। আৰু তাত ইয়াৰ জনসাধাৰণে যিটো সহযোগ কৰে সেই সহযোগটো বৰ বৈশিষ্ট্যপূৰ্ণ। আৰু মিৰাপ্ৰীতিৰ যিটো বান্ধোন, সেই বান্ধোনটোৱে জনসাধাৰণক একত্ৰিত কৰি ৰাখিছিল, একতা দূৰে গোটেই অঞ্চলটো ৰাখিছিল। আৰু সেই অনুষ্ঠান উপভোগ কৰিবৰ বাবে অসমৰ বিভিন্ন ঠাইৰ পৰা লোক আহে, আহি অনুষ্ঠান উপভোগ কৰে। ইয়াৰ যিটো সংস্কৃতি, এই সংস্কৃতিৰ লগত অন্য সংস্কৃতি অন্য ঠাইৰ লগত মিলি ৰাখিব। কিন্তু এতিয়া কি আমি সংমিশ্ৰিত হৈ অৱস্থালৈ অৱস্থা আৰু মুঠলৈ যদি গুচি গ'লে তেতিয়া ইয়াৰ কিছু ৰস হ'ল পুৰণিকৃত নাই। লোকসানৰ জনসাধাৰণে এতিয়া উৎসাহ বুজিব নোৱাৰে গোটেই এই অনুষ্ঠানটো চলাই আছে আৰু চলাই থাকিব বুলি মই ভাবোঁ। আৰু তেওঁলোকে পদক্ষেপ লৈ এইটো

0: মানে আর সেই দেবীকে আরাধনা করবে কৃষ্ণ সংস্কৃতির দেবী অবদান বুঝতে পারবে, সেই কারণে তার তেওঁলোকে সেবা করি গোটেইটা সেবা, এই সেবাটো করি ওষুধ শেষ করে। এতিয়া বিভিন্ন উপায় হাঁহৰ নীতি ৰীতি নীতি ওলাবে, আগত বছৰ গোসাঁই সকলো পূজা কৰে কিন্তু দেৱত আহিবলৈ
1: ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদীৰ দ্বিতীয় খণ্ডটি শুনিলে। আলেখ্যখনি ৰচনা আছিল ৰঞ্জিত গগৈৰ, প্ৰযোজনা যোৰহাটৰ শব্দ প্ৰকাশৰ, সহযোগ কৰিলে পাৰভেজ হুছেইনে, আলেখ্যখনি আঁত ধৰিলে পৰেশ বৰা আৰু দীপ্তি শইকীয়াই।
2: এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কেইটিমান অসমীয়া গীত। প্ৰথমে শুনক আফতাব আহমেদ আৰু উষা মংগেশকাৰৰ দ্বৈতকণ্ঠৰ এটি গীত, কথা চাৰুকমল হাজৰিকাৰ।

আকাশবাণী নগাঁও কেন্দ্ৰযোগে শুনি আছে অসমীয়া গীত। এবাৰ শুনক খগেন মহন্তৰ কণ্ঠৰে গীতটি।

মই নানুথে মটৰত, বৰষুণৰ বতৰত মই নানুথে মটৰত, পিছল বাটত সুচল লাগি ধুপুচ ধুপুচ পৰে, মইনা ধুপুচ ধুপুচ পৰে, মইনাৰে মনটো বৰ দৈ চিলা হৈ মেঘলৈ।

পোকাত চোলা লিটি পিটি পেনৰ পিটি নাই, জোতাৰ ফিটা পানী তিতা মোজাৰ গুটি নাই।

আছে হুম হুম হুম বতা, আৰু আছে গাজনীৰ কান্তাল মৰাই আটা, চমক চমক বিজুলীৰ আছে আগ জাননী, মই নাই উমলি বতাৰে তাৰে পিছল বাটত সুচল লাগি ঢুকুচ ঢুকুচ কৰে মইনা ঢুকুচ ঢুকুচ।

0: の手元
1: エア、ゾビンガーグ。

এফ এম এণ্ডৰ 102.7 মেগাহাৰ্জত আৰু নিউজ অন এয়াৰ এপত অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এতিয়া 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া মুখ্য বাতৰি আৰু তাৰ পিছত বিবিধ ভাৰতীৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনায়। পুনৰ আমদানিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। ৰাজ্যৰ 5 গৰাকী বিশিষ্ট সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীনাৰায়ণ বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰুদিয়া, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমাল মহাত্তলৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে। অহা বছৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থকা অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এই অনুসৰি কৰ্মচাৰীসকলৰ মূল বেতন

50,000 টকা হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি প্ৰথম দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগ পৰ্যন্ত কৰ্মচাৰীসকলৰ বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন ভাট্টা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে। চলিত বছৰৰ 1 জানুৱাৰীৰ পৰা সময়সীমা নিৰ্ধাৰণেৰে অষ্টম দৰমহা আয়োগ অহা বছৰৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। এই সময়সীমাৰ বৰ্ধিত বেতন এৰিয়াৰ হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব। পেঞ্চনপ্ৰাপ্ত লোকসকলেও অষ্টম দৰমহা আয়োগৰ সুফল লাভ কৰিব। লখিমপুৰ জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 96 সংখ্যক অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰথমখন কাৰ্যকৰী সভা কালি অনুষ্ঠিত হয়। এই সভাত মূল সমিতিৰ লগতে 35খন উপ সমিতি গঠন কৰা হয়। এই উপ সমিতিসমূহৰ সভাপতি সম্পাদকসকলৰ উপস্থিতিত অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি চক্ৰধৰ সোণোৱালে সভাপতিত্ব কৰে। সভাত লখিমপুৰ জিলা সমিতিৰ সভাপতি প্ৰফুল্ল কোঁৱৰ আৰু সম্পাদক প্ৰবীণ নেওগসহ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে অহা বৰ্ষৰ 5, 6 আৰু 7 ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে সংঘৰ 96 সংখ্যক অধিৱেশন নপাম অঞ্চলত অনুষ্ঠিত হ'ব। আই পি এল ক্ৰিকেটক লৈ চলি থকা এটা অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে শিলচৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 4জন লোকক আটক কৰে। আৰক্ষীয়ে প্ৰথমে শিলচৰৰ দাস কলনী এলেকাত অভিযান চলাই 3জন লোকক আটক কৰাৰ লগতে কেইবাখনো বহী, 7টা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। ইয়াৰ পাছত আশ্ৰম ৰোড এলেকাত চলোৱা দ্বিতীয়টো অভিযানত আৰক্ষীয়ে নগদ ধন আৰু 2টা মোবাইল ফোনসহ 8জন লোকক আটক কৰে। ধৃত লোককেইজনে দীৰ্ঘদিন ধৰি অনলাইন এপৰ জৰিয়তে আই পি এল বাজি লগাই আহিছিল। যোৱা চক্ৰটোৰ আৰ্থিক লেনদেন 50 লাখ টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।

কৰি দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথ অমৃত পৰ্ব উপলক্ষে বিশেষ মহাপূজা আগবঢ়ায়। তেওঁ কুম্ভাভিষেক কাৰ্যসূচীতো অংশ লয়। মন্দিৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 11খন তীৰ্থস্থানৰ পবিত্ৰ পানীৰে জলাভিষেক অনুষ্ঠিত হয়। শ্ৰীমোদীয়ে পতাকা উত্তোলন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনা বাহিনীৰ সূৰ্য কিৰণ এৰোবেটিক্ছ দলে সোমনাথ মন্দিৰৰ ওপৰেৰে আকৰ্ষণীয় বিমান কৌশল প্ৰদৰ্শন কৰে। হেলিকপ্টাৰৰ পৰা মন্দিৰৰ ওপৰত পুষ্পবৰ্ষণ কৰা হয়। ইয়াৰ পাছতে শ্ৰীমোদীয়ে বিশেষ প্ৰদৰ্শনী দৰ্শন কৰে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে গুজৰাটৰ প্ৰভাসপাটনত উপস্থিত হয় আৰু হেলিপেডত অৱতৰণ কৰাৰ পাছতে হামিৰজী গহিল চক্ৰলৈ 1 কিলোমিটাৰ জোৰা এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্তি উপলক্ষে এই বিশেষ সোমনাথ অমৃত পৰ্ব আয়োজন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্তি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত শ্ৰীসিঙে কয় যে এই উৎসৱত ভাৰতৰ আভ্যন্তৰীণ শক্তি আৰু সোমনাথ মন্দিৰক আধ্যাম্মিকতা তথা বিশ্বাসৰ প্ৰতীক হিচাপে উদযাপন কৰি অহা হৈছে। তেওঁ লগতে কয় যে এই উৎসৱে দেশৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাক শক্তিশালী কৰিছে যাতে ভৱিষ্যৎ প্ৰজন্ম ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে। 1998 চনৰ

পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। দেশে নিষ্ঠা আৰু প্ৰতিভাসম্পন্ন লোকৰ সহায়ত ভৱিষ্যতেও বিজ্ঞান, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হয় আৰু ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত সুযোগ সুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিকাশ সুনিশ্চিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দিৱস উপলক্ষে দেশৰ কৌশলগত সামৰ্থ বৃদ্ধিত অৰিহণা যোগোৱা বিজ্ঞানী, অভিযন্তা আৰু গৱেষকসকলৰ অধ্যৱসায়, নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাৰ সফলতাৰ বাবে মেধাৱী বিজ্ঞানীসকললৈ শ্ৰদ্ধা জনাই শ্ৰীসিঙে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ দূৰদৰ্শিতা আৰু সাহসক অভিবাদন জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ প্ৰযুক্তি বিশেষজ্ঞ আৰু প্ৰযুক্তিৰ সৈতে জড়িত যুৱ প্ৰজন্মক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে তেওঁ কয় যে ভাৰতে উদ্ভাৱনমূলক বিকাশেৰে দেশৰ উন্নয়ন ত্বৰান্বিত কৰাৰ পদক্ষেপ লৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও এটা বাৰ্তাত এই দিৱস পালনে প্ৰযুক্তিগত উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাকে প্ৰতীয়মান কৰে বুলি মন্তব্য কৰে। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। বিজেপি নেতৃতাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম চৰকাৰী কাৰ্যসূচী। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্নাণ্ডেজ ডেলগাডোৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈকে ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশৰ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৃন্দৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ আলোচনা কৰিব।
তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শনো কৰিব। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ আমন্ত্ৰণ মৰ্মে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অহা 13-15 মে'লৈ চীন ভ্ৰমণ কৰিব। প্ৰায় 9 বছৰৰ পাছত এগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চীন ভ্ৰমণ কৰাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। তদুপৰি আমেৰিকা, ইজৰাইল, ইৰাণৰ যুদ্ধকালীন পৰিস্থিতি আৰু হৰ্মুজ প্ৰণালীৰ অৱৰোধে বিশ্বজুৰি সৃষ্টি কৰা ইন্ধনৰ সংকটৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণে গুৰুত্ব লাভ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি অষ্ট্ৰেলিয়াৰ জলবায়ু আৰু শক্তিমন্ত্ৰী চেৰিছ বয়নৰ সৈতে নতুন দিল্লীৰ পৰা এখন ভাৰ্চুৱেল বৈঠকত মিলিত হয়। এটা বাৰ্তাত শ্ৰীযাদৱে কয় যে এই বৈঠকত পৰৱৰ্তী বছৰত আলোচনাত অংশগ্ৰহণ কৰিব পৰা দলসমূহ আৰু তেওঁলোকৰ মূল বিষয়সমূহ কাৰ্যকৰী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। উত্তৰাখণ্ড প্ৰশাসনে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি চাৰধাম তীৰ্থযাত্ৰীসকল আৰু পৰ্যটকক সাৱধানতামূলক ব্যৱস্থাসমূহ মানি চলিবলৈ আহ্বান জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অঞ্চলটোত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে যাতে পাহাৰীয়া ৰাজ্যখনত হোৱা প্ৰবল তুষাৰপাত আৰু প্ৰতিকূল পৰিৱেশৰ পৰা জনসাধাৰণ সুৰক্ষিত হৈ থাকিব পাৰে। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ ভাটিয়াত সংমণ্ডলৰ কাকিৰা লাহৰু পথত হোৱা এটা মটৰ দুৰ্ঘটনাত 6 পৰ্যটকৰ মৃত্যু হয়। আনহাতে আন 4 পৰ্যটক গুৰুতৰভাৱে আহত হয়। চাম্বা জিলাৰ আৰক্ষী অধীক্ষক বিজয় চাকলনীয়ে কয় যে দুৰ্ঘটনাটোৰ সময়ত অঞ্চলটোত প্ৰবল বৰষুণ হৈছিল। তেওঁ লগতে কয় যে দুৰ্ঘটনাটোৰ পাছতে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱা হয়। দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান চলাই আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ অমৃত পৰ্ব উপলক্ষে সোমনাথ মন্দিৰত বিশেষ মহাপূজা আগবঢ়ায়। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা গৱেষণাৰ প্ৰতিবেদন অনুসৰি দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।

husn

এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এনডিএ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। বিজেপি নেতৃত্বাধীন এনডিএৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম চৰকাৰী কাৰ্যসূচী। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগেডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী সেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন

0: কৰা হয়। বৰ্তমান ডিমাহাচাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা অনুকূল পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্যক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। দেশে নিষ্ঠা আৰু প্ৰতিভাসম্পন্ন লোকৰ সহায়ত ভৱিষ্যতেও বিজ্ঞান, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: তো পঢ়েগে আনন্দ লেগে ফিলহাল তো কিছু বনায়েগে নেই না আপনার খিলানে বালে
2: ওই হম আপনি পুছনে বালে থে কি আপ বনা কে লাই হ্যাঁ কে
1: নেই নেই
2: তো ইয়ে গলত বাত হ্যাঁ না
1: আগলি বার কে লিয়ে একবার বতায়েগে জব ইয়ে খিলায়েগে হ্যাঁ না তো কথা সুধা মে হম কাহিনী লেকর আয়ে কোই দুঃখ না হো তো বকরি খরিদ লো ইসকা ভাগ এক আজ হম লোগ আপকো সুনবায়েগে আর রিশতো সে জ্যাদা মিত্র করিব क्या वजह है तो इसकी वजह आप लिखकर भेजिए हमें संदेश में और कुछ मीठे खट्टे किस्से भी लिखकर भेजिए और मंदाकिनी जी आज है राष्ट्रीय प्रौद्योगिकी दिवस तो इसके बारे में भी हम चर्चा करेंगे लेकिन उससे पहले हम लोग एक गीत सुनेंगे
2: बिल्कुल सुनते हैं ये गीत

0: জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, ভাইটে, কাৰ্বি, জয়ন্তীয়া, ৰংখেল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰহেও সৃষ্টি চিন্তা আৰু মানৱতাবাদী দৰ্শনক স্মৰণ কৰাৰ উদ্দেশ্যে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্বকবিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ বন্তি প্ৰজ্বলন কৰা হয়। বিভাগটোৰ মুৰববী অধ্যাপক সঞ্জয় ভট্টাচাৰ্যই অনুষ্ঠানত উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টি সদায়ে প্ৰাসংগিক হৈ থাকিব বুলি উল্লেখ কৰে। তেওঁৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন আৰু মানৱতাৰ বাণীয়ে যুগে যুগে সমাজক পথ দেখুৱাই থাকিব বুলি উল্লেখ কৰে। কাৰ্যসূচীত বিভাগৰ কেইবাগৰাকীও অধ্যাপক, অধ্যাপিকা, গৱেষক তথা ছাত্ৰ ছাত্ৰীসকলে কবিগুৰুগৰাকীৰ অমূল্য অৱদানৰ কথা স্মৰণ কৰে। বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ উদ্যোগত বিশেষ গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন, সমাজচিন্তা আৰু বিশ্ব মানৱতাৰ সৈতে জড়িত বিভিন্ন মূল্যৱান গ্ৰন্থ, উপন্যাস, নাটক, প্ৰবন্ধ সংকলন তথা তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত ৰচিত গৱেষণাধৰ্মী পুথিসমূহ প্ৰদৰ্শন কৰা হয়। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি মানকাছৰ ৰাজহচক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি ব্ৰহ্মপুত্ৰত আখৰাকালীন অনুশীলন অনুষ্ঠিত কৰে। হাটিঙমাৰী SDRFৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত নাও দুৰ্ঘটনাৰ এটা সম্ভাৱ্য পৰিস্থিতিৰ সৃষ্টি কৰি উদ্ধাৰ অভিযান চলোৱা হয়। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত হাটিঙমাৰী SDRFৰ পৰিদৰ্শক ত্ৰিদীপ কুমাৰ দাসে এইদৰে কয়।
1: ঐনবেলীৰ দৰে এইবাৰো আমি প্ৰি ফ্লাড এৱাৰনেছ প্ৰগ্ৰেম এটা পাতিছোঁ আজি, যাত আমি কেনেকৈ উদ্ধাৰ কাৰ্য কৰিব লাগে সেইটো আমি দেখাইছোঁ। আমি তেওঁলোকক এৱাৰনেছ দিছোঁ যে আগন্তুক ফ্লাডৰ সময়ত তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰনেছ ল'ব সেইটো বিষয়ে আমি আজি এটা প্ৰগ্ৰেম কৰিছোঁ। মকডিল চাৰ্কুল লেভেল মকডিল হয় SDRF হাটচিঙমাৰী ফায়াৰ ষ্টেচনৰ পৰা। তাৰপিছত আৰু ইয়াত ভলেণ্টিয়াৰ্ছ আছে, আবদা মিত্ৰ আছে, চিভিল ডিফেন্স আছে, পুলিচ প্ৰশাসন আছে আৰু বিভিন্ন গাঁও প্ৰধানবিলাক আছে। সকলোৰে সহযোগত আমি আজি এৱাৰনেছ ডিলটো পাতিছোঁ।
0: তামোলপুৰ জিলাৰ কেইবাটাও অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ মেলেৰিয়া বিভাগে ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগৰ তৎপৰতাত আক্ৰান্ত অঞ্চলসমূহৰ ৰাজ্যৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে। ইয়াৰ লগতে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰা হৈছে। বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলে ফগিঙৰো ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম চৰকাৰী কাৰ্যসূচী। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্নাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকীৰ কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীত আগমন। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা। অহা 6 ছেপ্টেম্বৰত দেশজুৰি CTET হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এফ এম এণ্ড্ৰ 102.7 মেগাহাৰ্জ আৰু নিউজ অন AIR মোবাইল এপছোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ আমৈ অনুষ্ঠানটি।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক য'তে আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে। লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আপোনালোকৰ মৰমৰ অনুষ্ঠান আমৈ সজাই পুনৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই হিৰণ্যপ্ৰভা দিহিঙীয়া। আদৰৰ শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি কথা পাতিম সফলতা আৰু ভৱিষ্যত জীৱনৰ প্ৰাপ্তিৰ বাবে আমাৰ চিন্তাধাৰাক বা মানসিকতাক কেনেকৈ পুনৰ নিৰ্মাণ কৰিব পাৰি তাৰেই আলোচনা, আৰু লগতে শুনিম কেইবাটিও সুমধুৰ গীত। আহক পলম নকৰি অনুষ্ঠান আৰম্ভ কৰোঁ। প্ৰশ্ৰোতা, আমাৰ মানসিকতাৰ শক্তি কিমান? আমাৰ মানসিকতাই হৈছে সেইযোৰ চশমা যাৰ মাজেদি আমি আমাৰ পৃথিৱীখনক চাওঁ। ই আমাৰ জীৱনত পদে পদে প্ৰভাৱ পেলায়। আমি জীৱনলৈ অহা বাধা বিঘিনি কেনেকৈ চম্ভালিম? আমি নিজৰ চকুত নিজকে কেনেকৈ দেখোঁ আৰু নিজৰ সম্ভাৱনাক কেনেদৰে চাওঁ? ব্যক্তিগত বিকাশৰ বাবে আমি বাৰু কিমান চেষ্টা কৰোঁ? আমেৰিকান মনোবিজ্ঞানী কেৰল ডেবকৰ মতে মানসিকতা মূলতঃ দুই প্ৰকাৰৰ, স্থিৰ মানসিকতা আৰু বিকশিত মানসিকতা। এই স্থিৰ মানসিকতা হৈছে যিয়ে বুদ্ধিমত্তা আৰু প্ৰতিভা নিৰ্দিষ্টই বুলি বিশ্বাস কৰি লয়, বিফলতা প্ৰতিৰোধ কৰিবলৈ প্ৰত্যাহ্বান এৰাই চলে, বাধাৰ সন্মুখীন হ'লে সহজেই হাৰ মানিব খোজে আৰু সমালোচনাক ব্যক্তিগত আক্ৰমণ বুলি গণ্য কৰে আৰু আনৰ সফলতাত নিৰাশ হয়। আৰু অন্যহাতে বিকশিত মানসিকতা হৈছে নিজৰ ক্ষমতাক বিকাশ কৰিব পাৰি বুলি য'ত বিশ্বাস কৰা হয়, প্ৰত্যাহ্বানক শিক্ষণৰ সুযোগ হিচাপে আঁকোৱালি লয়, অসুবিধাৰ মাজতো আগবাঢ়ি গৈ থাকে, সমালোচনাক নিজৰ উন্নতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰে, আনৰ সফলতাৰ পৰা অনুপ্ৰাণিত হয়। বাৰু, আপুনি বাৰু স্থিৰ নে বিকশিত মানসিকতা, এই দুয়োটাৰ ভিতৰত কোনটোক বেছিকৈ বিশ্বাস কৰে, এই কথাবোৰ আমাৰ সৈতে ভাগ বতৰা কৰিবলৈ নাপাহৰিব। আহকচোন এইখিনিতেই শুনি লওঁ দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

আদৰৰ আমৈসকল, আজি আমি কথা পাতি আছো সফলতা আৰু ভৱিষ্যত জীৱনৰ প্ৰাপ্তিৰ বাবে আমাৰ চিন্তাধাৰাক বা মানসিকতাক কেনেকৈ পুনৰ নিৰ্মাণ কৰিব পাৰোঁ সেই বিষয়ে। আত্মবিশ্বাসৰ সীমা অতিক্ৰম কৰি আগবাঢ়ি যোৱা আৰু আত্মবিশ্বাসক সীমিত কৰাটো হৈছে নেতিবাচক চিন্তা, যিয়ে আমাক পতিয়ন নিয়ায় যে আমি কিবা এটা কৰিবলৈ সক্ষম নহয়। এই বিশ্বাসবোৰ সাধাৰণতে এনেকুৱা যে মই ব্যৱসায় এটা আৰম্ভ কৰিব খোজোঁ, কিন্তু সফল হ'ম বা নহ'ম বা ব্যৱসায় এটা কৰিব পৰাকৈ মই সক্ষম হয় নে নহয় এই কথাবোৰৰ মাজতে পাগুলি থকা, কিন্তু কেতিয়াও একো নকৰা। নতুবা নিজৰ ক্ষেত্ৰতেই মই যদি অকণমান শকত, তেতিয়াহ'লে মই ওজন কমাব চেষ্টা কৰি আছোঁ, কিন্তু কৰিব পাৰিম জানো? কৰাৰ আগতেই যে আমি চিন্তা এটা কৰি লওঁ সেই কথাবোৰ। গতিকে নেতিবাচক চিন্তাবিলাক নিজেই চিনাক্ত কৰক। কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'লে উদ্ভৱ হোৱা নেতিবাচক চিন্তাবোৰৰ প্ৰতি মনোযোগ কমাই দিয়ক। নিজকে ক'ব যে মই এইটো কৰিব নোৱাৰোঁ বুলি কোৱাৰ আগতেই মই কৰি চাওঁ, বা মই হয়তো এতিয়া নাজানো কিন্তু মই শিকিব পাৰিম, বা শিকিবলৈ মই আগ্ৰহী। গতিকে নিজৰ নেতিবাচক চিন্তাবোৰক নিজৰ মানসিক শক্তিৰে পোহৰাই তোলক, দেখিব সফলতাৰ বাট নিচেই ওচৰত। প্ৰিয় শ্ৰোতা, আহকচোন আজিৰে পৰাই আমি আমাৰ মানসিকতা ঠিক কৰিবলৈ আৰম্ভ কৰোঁ। যিকোনো বিফলতাক শিক্ষণৰ সুযোগ হিচাপে গ্ৰহণ কৰোঁ। আমাৰ মানসিকতাই সকলো। যদি আমি আমাৰ চিন্তাধাৰা সঠিক কৰোঁ, তেন্তে জীৱনটো সঠিক কৰি গঢ় দিব পাৰিম। সফলতা, সুখ, ব্যক্তিগত বিকাশ আদি সকলো প্ৰথমেই আৰম্ভ হয় নিজৰ পৰা, নিজৰ মনৰ পৰা। আহকচোন এইখিনিতেই শুনি লওঁ অনিমা চৌধুৰীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা, আজিৰ আমি অনুষ্ঠানত আমি কথা পাতিলো আমাৰ মানসিকতাৰ ওপৰতেই আমাৰ সফলতা বা বিফলতা কিদৰে নিৰ্ভৰ কৰে সেই বিষয়ে। বিকাশৰ মানসিকতাই আমাক প্ৰত্যাহ্বানক আঁকোৱালি লোৱাত আৰু ব্যক্তিগত উন্নয়ন কৰাত সহায় কৰে। ব্যক্তিগত বিকাশৰ বাবে স্থিৰ মানসিকতা অতিক্ৰম কৰাটো অতিকৈ প্ৰয়োজনীয়। আদৰৰ আমৈসকল, প্ৰত্যেকৰে জীৱনত প্ৰত্যাহ্বান আহে আৰু এই প্ৰত্যাহ্বানৰ সময়ছোৱাত আপুনি কিদৰে নিজকে সেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ নিজৰ বাট নিজে মোকলাই লৈছে, এই কথাবোৰ আমাৰ সৈতে ভাগ বতৰা কৰিবলৈ নাপাহৰিব। আমাৰ ফোন নম্বৰ হৈছে 9435053214। পুনৰ কৈছোঁ, 9435053214। লগতে আজিৰ অনুষ্ঠানটি শুনি কেনে পাইছে সেই বিষয়েও আমাক আপোনাৰ নাম ঠিকনাসহ জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া সময়ে ইংগিত দিছে অনুষ্ঠান সামৰাৰ। কথা পাতি থাকোঁতেই সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমকেই নাপাওঁ। আগবঢ়াইছোঁ অনুষ্ঠানৰ শেষৰটি গীত অনিমা চৌধুৰীৰ কণ্ঠত।

আমৈসকল, অনুষ্ঠান সামৰাৰ পূৰ্বেই এখনি চিঠি হাতত তুলি ল'ব খুজিছোঁ। আমৈ অনুষ্ঠানটিলৈ চিঠি লিখিছে মৰিগাঁৱৰ পৰা মীনাক্ষী দেৱী, মুন নাথ আৰু নীতু দেৱীয়ে। তেওঁলোকে লিখি পঠাইছে যে আমি আমৈ অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা আৰু মহিলাসকলৰ বাবে বিশেষকৈ সজাই অনা আমৈ অনুষ্ঠানটি শুনি আমি খুবেই ভাল পাওঁ। এই অনুষ্ঠানত দিয়া গীতবোৰৰ লগতে বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণ কৰা আমৈসকলৰ মনৰ কথা, লগতে ঋতু অনুযায়ী আপোনালোকে বিভিন্ন ধৰণৰ মহিলাসকলে যতন ল'বলগীয়া কথা প্ৰচাৰ কৰি থাকে, এই কথাবোৰৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ। গতিকে আজি আপোনালোকলৈ এখন চিঠি লিখিলোঁ আৰু চিঠিৰ জৰিয়তে আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিজন কৰ্মচাৰীলৈ আমি ধন্যবাদ জনাইছোঁ। আমালৈ চিঠি লিখাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে তেওঁলোকলৈ দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি উপহাৰ দিছোঁ।

0: শ্রোতাসকলে ইমানপরে আজির আমি অনুষ্ঠানটি শুনিলে হিরণ্য প্রভার সৈতে এই অনুষ্ঠানৰ বাবে আমাৰ মহিলা শ্ৰোতাসকলে তেওঁলোকৰ মনোভাৱ লগতে তেওঁলোকে যদি লিখা মেলা কৰে কবিতা প্ৰবন্ধ ইত্যাদিবিলাক আমালৈ পঠিয়াবলৈ নাপাহৰিব। আমি এই
1: আমৈ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে এয়া আকাশবাণী নগাঁও খন্তেক পিছতে বিদ্যাৰ্থীৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব।

0: গুৱাহাটীত আগমন। মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ সৈতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। অহা 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ মুখামুখি। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকী নিশা কইনাধৰা ৰাজ্যিক অতিথিশালত কটাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব বুলি তেওঁ মন্তব্য কৰে। তৃতীয়বাৰৰ বাবে ৰাজ্যত গঠন হ'বলগীয়া বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ চৰ্চা অব্যাহত আছে। ইয়াৰ মাজত বিধায়িনী দলৰ নেতা ডঃ শৰ্মাই কয় যে যিসকলে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে কাইলৈ পুৱা 7 বজাতে জ্ঞাত হ'ব। নতুন মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে তেওঁ আলোচনা কৰিব বুলি ডঃ শৰ্মাই ব্যক্ত কৰে।
1: আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম। কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি, গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7 বজাতহে তেখেতসকলেও গম পাব। যেতিয়া মই এয়াৰপোৰ্টৰ পৰা আহিম, গাড়ীখনৰ লগত বহি দিলে আহি ৰেডিশ্যন পাওঁ মানে আলোচনা হৈ যাব।
0: শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বটাগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে CTET.NIC.IN বা www.CBSC.GOV.IN ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চি টেট অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে। অভিযুক্ত মহন্তৰ অধিবক্তাই আজি উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই আহ্বান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনসাধাৰণক বৈদেশিক মুদ্ৰাৰ বিনিময় হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাত এতিয়াও মষিমূৰ হোৱা নাই আৰু এনে পৰিস্থিতিত দেশে অৰ্থনৈতিক ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰাটো প্ৰয়োজন।
2: But since the war is now still going on and yesterday's developments we all know, we as citizens, as our Prime Minister has asked all of us to, can reduce our expenditure on everything that requires foreign exchange to be spent. And in our lives, in our own ways of working, we can identify whatever we can do to preserve the foreign exchange.
0: উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণ

0: আপোনাক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহ্বান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহ্বান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহ্বান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহ্বান জনায়। গুৱাহাটীৰ পানীখাইটিত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দুঃসাহসিক প্ৰশিক্ষণ শিবিৰত আজি শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট বীৰেন্দ্ৰ ভাট উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে পানীখাইটিত 4 মেৰ পৰা চলি থকা পেৰামেটৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰত্যক্ষ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উত্তৰ পূবৰ 50 গৰাকী জ্যেষ্ঠ কেডেট উপস্থিত থাকে। পেৰামটৰ পাঠ্যক্ৰমৰ এই প্ৰশিক্ষণ কাৰ্যসূচী অহা 19 মে'ত অন্ত পৰিব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজি পেৰামটৰৰ প্ৰদৰ্শন উপভোগ কৰাৰ লগতে প্ৰশিক্ষণস্থলীৰ আন্তঃগাঁথনিৰ পৰ্যবেক্ষণ কৰে। তেওঁ কয় যে পেৰামটৰৰ এই পাঠ্যক্ৰমে আক্ষৰিক অৰ্থত কেডেটসকলক উৰণৰ অভিজ্ঞতা প্ৰদান কৰিব। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখেল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সাংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। তামোলপুৰ জিলাৰ কেইবাটাও অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ মেলেৰিয়া বিভাগে ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগৰ তৎপৰতাত আক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে। ইয়াৰ লগতে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰা হৈছে। বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলে ফগিঙৰো ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। কাছাৰ আৰক্ষীয়ে শিলচৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 25 লাখ টকাৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে জনোৱা অনুসৰি শিলচৰ ৰঙীয়া এক্সপ্ৰেছখনেৰে মাদক দ্ৰব্য সৰবৰাহ কৰাৰ সময়তে অভিযান চলাই 2 লোকক আটক কৰে। পৰৱৰ্তী সময়ত শিলচৰ আৰক্ষীয়ে 2 জনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি মানকাছৰ ৰাজচক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি ব্ৰহ্মপুত্ৰত আখৰাকালীন অনুশীলন অনুষ্ঠিত কৰে। হাতিঙিমাৰী SDRFৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত নাও দুৰ্ঘটনাৰ এটা সম্ভাৱ্য পৰিস্থিতিৰ সৃষ্টি কৰি উদ্ধাৰ অভিযান চলোৱা হয়। গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত অনুষ্ঠিত আঞ্চলিক আন্তঃবিদ্যালয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ কালি সামৰণি পৰে। কাহিলিপাৰাৰ মডাৰ্ণ বেডমিণ্টন একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ 250 গৰাকীৰো অধিক উদীয়মান খেলুৱৈ অংশগ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীত আগমন। মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নিয়োগৰ সৈতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা আৰু অহা 6 ছেপ্টেম্বৰত দেশজুৰি CTET হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: FM-টোৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণীৰ পুনৰ প্ৰচাৰ।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। প্ৰিয় শ্ৰোতা, আজি আপোনালোকক শুনাবলৈ লৈছোঁ গ্ৰীষ্মকালীন শাক পাচলিৰ যতন সম্পৰ্কে কৰা এটি আলোচনা। ইয়াত আমাৰ লগত ভাগ লৈছে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ বুদ্ধ বৰাই। আমি যদিওবা গোটেই বছৰ জুৰি কৃষিৰ লগত জড়িত হৈ থাকোঁ, তথাপিও ভিন ভিন সময়ত ভিন ভিন শস্যৰ খেতি কৰাৰ প্ৰণালীবোৰো ভিন ভিন হয়। যেনেকৈ গ্ৰীষ্মকালত কৰা শস্যবোৰৰ ধৰণৰ লগত শীতকালৰ কৰা শস্যবোৰৰ কিছু অমিল থাকে, আৰু ইহঁতৰ কৰাৰ প্ৰণালী যিদৰে বেলেগ হয়, ইহঁতক চোৱা চিতা কৰাৰ প্ৰণালীও ঠিক অলপ সুকীয়া হয়। কোনোবাটো সময়ত যদি এক ধৰণৰ পোকে আক্ৰমণ কৰে, কোনোবাটো সময়ত এক ধৰণৰ পোকে আক্ৰমণ কৰে, বা ইয়াৰ বেমাৰবোৰো পৃথক পৃথক হয়। ইয়াৰ ৰোৱাৰ ধৰণ বা চোৱা চিতাৰ ধৰণো সুকীয়া সুকীয়া হয়। আজি আমি সেয়েহে এই সময়ত যিহেতু গ্ৰীষ্মকাল আৰম্ভ হৈছে, সেয়েহে গ্ৰীষ্মকালীন যিবোৰ শাক পাচলি আছে, সেই শাক পাচলিবোৰৰ বিভিন্ন ধৰণৰ ৰোগ আৰু ইয়াৰ সুসংহত প্ৰতিকাৰৰ বিষয়ে কিছু কথা পাতিম। আৰু সেইবাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ বুদ্ধ বৰা মহোদয়ক। নমস্কাৰ। হয়, পোনপ্ৰথমে মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে মই কোৱাৰ দৰে যিহেতু বিভিন্ন সময়ত কৰা শস্যসমূহৰ বিভিন্ন ধৰণৰ কৃষি প্ৰণালী থাকে বা শস্যকালো পৃথক পৃথক হয়, গতিকে সেই ধৰণেৰে আমি সিহঁতক চোৱা চিতা কৰিব লাগে। এটা কথা কিন্তু মন কৰিবলগীয়া, বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিৰ কাৰণেই হয়তো হওক বা মানুহৰ চিন্তাধাৰাৰ কাৰণেই হয়তো হওক, যে সকলো সময়তে সকলো খেতি কৰিব পাৰে, তথাপিও আমি কিছুমান শস্যক গ্ৰীষ্মকালীন হোৱা আৰু কিছুমান শস্যক ঠাণ্ডাকালি হোৱা শস্য হিচাপে আমি ধৰি লওঁ। এতিয়া গ্ৰীষ্মকালীন সাধাৰণতে কোনবোৰ শস্য কৰা হয় আৰু সেইবোৰৰ মিল থকা যিবোৰ কৃষি প্ৰণালী আছে, সেইবোৰ কোনবোৰ, মানে কেনেকৈ কৰা হয়?
1: ধন্যবাদ, আপুনি ঠিক ঠিকেই কৈছে। কিছুমান শস্য যদিও গ্ৰীষ্মকালি কওঁ আমি, কিন্তু গোটেই বছৰতে কৰিব পৰা যায়। সাধাৰণতে আমি গ্ৰীষ্মকালীন শস্য বুলি ক'লে বিশেষকৈ আমি লাওজাতীয় শস্যকে বুজোঁ মেইনলি। বিশেষকৈ যেনেকৈ আমাৰ লাওজাতীয় শস্যবিলাক আছে, আমাৰ ৰঙালাও আছে, পানীলাও আছে, তাৰপিছত ভোল আছে, জিকা আছে, পটল আছে, কুন্দুলি আছে, তাৰপিছত স্কোৱাচো পৰে, ৱাটাৰমেলন, এনেকুৱা যিবিলাক লতাজাতীয় শস্য, এইবিলাক বিশেষকৈ গ্ৰীষ্মকালীন কৰা হয়,
0: বেছিকৈ
1: কয়। ইয়াৰ বাহিৰেও আপুনি কৰা ধৰণে বেঙেনা কৰিব পাৰে, গোটেই বছৰে জলকীয়া কৰিব পাৰি, বিলাহী কৰিব পাৰি, আজিকালি পলি হাউচ আহিছে, চ' পলি হাউচৰ ভিতৰত আমি বহুখিনি শস্য গ্ৰীষ্মকালীন শস্য শীতকালীও কৰিব পাৰোঁ। গতিকে শস্য কৰোঁতে আজিকালি আপুনি কোৱাৰ দৰে গোটেই বছৰে আমি বজাৰত গ্ৰীষ্মকালীন শস্য আমি বজাৰত পাওঁ, তাৰমানে আমি গোটেই বছৰে কৰিব পৰা যায়। আৰু যিহেতু গ্ৰীষ্মকালীন জানে, ইয়াৰ মানে কি টেম্পেচাৰ যিটো উষ্ণতা বহুত বেছি থাকে, লগতে বহুত হিউমিডিটি থাকে, ময়েশ্চাৰ বহুত থাকে, মানে পানী বহুত থাকে, গতিকে এই সময়ছোৱাত
0: আৰ্দ্ৰতা
1: কয়, এই সময়ছোৱাত বিভিন্ন ধৰণৰ পোক পৰুৱা বা বেমাৰ আজাৰ আক্ৰমণ কৰা দেখা যায়। আজিকালি দেখা গৈছে যে বতৰটো সদায় একে নাথাকে, আগৰ বতৰ এতিয়া বতৰ বেলেগ হৈ গৈছে, গতিকে বতৰটো অলপ চেঞ্জ হৈছে, গতিকে শস্যৰ লগত এই বেমাৰ বা পোক পৰুৱাৰ লগত বতৰ বহুত সম্পৰ্ক আছে। মানে যদিও মানে শস্য তাত শস্য আমি কৰোঁ গ্ৰীষ্মকালীন কৰোঁ, তথাপি কিন্তু বতৰটো সদায় একে নাথাকে। আজিকালি এটা মানে প্ৰি মনচুন ছাৱা বুলি আগতীয়াকৈ বতৰ হয়, বহুত শুকান হৈ থাকে,
0: যেনেকৈ এইবছৰ
1: এইবছৰটো আপুনি ভাবিব নালাগে বতৰ আহি গৈছে, বহুত দিন বতৰ হৈ থাকিলে, গতিকে গ্ৰীষ্মকালীন শস্য বহুত বেয়াকৈ মানে ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে এই সময়ছোৱাত। আৰু কিছুমান বেমাৰ আছে কিন্তু বিশেষকৈ গ্ৰীষ্মকালীন শস্য হোৱা দেখা যায়, যেনেকৈ মই ক'লোঁ ইতিমধ্যে যে লাও, ৰঙালাও, পানীলাও, যিমান লাও যেতিয়া শস্য আছে, লতাজাতীয় শস্য, তাত বিশেষকৈ কেইটামান বেমাৰ সদায় হয়, কিন্তু যিটো বতৰৰ পৰিৱৰ্তনৰ কাৰণে কিছুমান বেমাৰ প্ৰাদুৰ্ভাৱটো কম বেছি হোৱা দেখা যায়।
0: মানে বতৰ সাধাৰণতে বেছিকৈ হোৱা মানে বেমাৰ কোন?
1: বেমাৰ জেনেৰেলি আপোনাৰ দেখা গৈছে যে লাজৰ শস্যত, বিশেষকৈ আমাৰ কিছুমান জেগা আছে যে এটা হালধীয়া পৰা বেমাৰ এটা হয়, যিটো কওঁ আমি ডাউনি মিল্ডু বুলি কওঁ,
0: পাতবোৰ
1: পাতবোৰ হালধীয়া হৈ যায়, তলফালে আপোনাৰ ভেঁকুৰ হয় আৰু পাত

0: হালধীয়া সৰি যায়, আৰু ফলত কি হয়, গছজোপাৰ লাও শস্যবিলাক সৰু সৰু হৈ যায় আৰু তাৰবিলাক চাই দেখাত বেয়া হৈ যায়, টুটুৱা মটোৱা হৈ যায়। এইটো এটা ভেঁকুৰ ভেঁকুৰজনীয় বেমাৰ। কিন্তু এই বেমাৰটো বিশেষকৈ বেছিকৈ হ'ব যেতিয়া আমাৰ মাটিত বা পৰিৱেশত আৰ্দ্ৰতা বেছি থাকে, আৰ্দ্ৰতা বেছিকৈ হয়। ঠিক তেনেকৈ আৰু এটা বেমাৰ আছে কিন্তু ইয়াৰ অপজিট, সেই বেমাৰটো হ'ল আমাৰ বগা মাখি, বগা পাউডাৰ এটা বেমাৰ আছে, পাউডাৰ মিল্ডিউ বুলি কওঁ আমি। সেই বেমাৰটো কিন্তু ইয়াৰ ওলোটা। সেই বেমাৰটো বিশেষকৈ সকলো শস্যতে হয়, কিছুমান শস্যতে, কিন্তু সেই বেমাৰটো কি হয় সদায় ড্ৰাই শুকান
1: শুকান
0: শুকান এটা হয়, আৰ্দ্ৰতা সি ভাল নাপায়।
1: গতিকে দুইটাৰে মাজৰ যিটো
0: অৱস্থা
1: সন্তুলিত
0: অৱস্থা থাকে,
1: সেই অৱস্থাটোক যদি আমি ৰাখিব
0: পাৰোঁ
1: তেতিয়াহ'লে
0: আমি শস্যডৰা
1: ভাল হৈ থাকিব,
0: ধুনীয়া হৈ থাকিব। ইয়াৰ বাহিৰে বিভিন্ন ধৰণৰ আজিকালি আৰু বাকী যদি বৰষুণ বেছিকৈ পৰি থাকে, মই কৈছোঁ বৰষুণবিলাক কোনো কেতিয়াহে কোনো ঠিক নাই আজিকালি, যদি বৰষুণ পোৱাৰ ফলত যদি পানী বেছিকৈ জমা হৈ যায় তেতিয়া কোনো বেলেগ আৰু কিছুমান বেমাৰ আহে অহা দেখা গৈছে, যেনেকুৱা গুৰি পচা বেমাৰ, এইটো বেমাৰ খুব মানে বেছিকৈ হোৱা দেখা যায় যদি পানী জমা হৈ যায়। সেইকাৰণে আপুনি দেখিব গ্ৰীষ্মকালীন শস্যবিলাক সদায় কিয় ভেটিৰ ওপৰত কৰা হয়, আমি কওঁ বেদ ওখ জেগাত কৰা হয় যাতে গুৰিটো যাতে বাচি থাকে, কাৰণ লাওজাতীয় গছবিলাকত বিশেষকৈ লতাজাতীয় গুৰিটোৱে মেইন, কাৰণ এটা গুৰিৰ পৰা বহুত দূৰলৈকে আগবাঢ়ি যায়। গতিকে গুৰি যদি ভালে থাকে লাওজাতীয় আমি ভাল উপটম পাবলৈ সক্ষম। গতিকে আমি সদায় ওখ ঠাইত আমি এই জাতীয় শস্যবিলাক কৰা দেখা যায় যাতে পানী কোনো কাৰণে জমা নহয়, কাৰণ পানীত কি হয় মাটিত কি হয় যেতিয়া ময়শ্চাৰ বেছি থাকে আৰ্দ্ৰতা বহুত ধৰণৰ ভেঁকুৰ মানে মাটিত থাকে সুপ্ত অৱস্থাত, যদি আৰ্দ্ৰতা বেছি পাই যায় লগতে গৰম বেছি হৈ যায় সিহঁতৰ বংশৰ বাঢ়ি যায়, ফলত সিহঁতে লাও গছৰ গুৰিটোত আক্ৰমণ কৰে, ফলত গুৰিটো পচি যায়, ফলত কি হয় গোটেই গছজোপা লেলি যায়,
1: নষ্ট হৈ
0: নষ্ট হৈ যায়, গোটেই ধুনীয়াকৈ হৈ যাব গছজোপা লাষ্টত নষ্ট হৈ যায়। গতিকে এইটো এটা বহুত সমস্যা হৈ গৈছে, বিশেষকৈ বৰষুণৰ কিন্তু হেৰি নোহোৱাৰ কাৰণে, কেতিয়াহে বৰষুণ ঠিক নাই, এইটো ডাঙৰ সমস্যা হৈছে হ'ল পচি যোৱা বেমাৰ, গুৰি পচা বেমাৰ। ইয়াৰ বাহিৰেও বৰ্তমান সময়ত দেখিছে যে গৰমো বহুত বাঢ়ি গৈছে, আমাৰ যিটো টেম্পাৰেচাৰ যিটো আমাৰ উষ্ণতা আগতকৈ অলপ বাঢ়িছে,
1: সাধাৰণ
0: হৈ গৈছে, আগত অসমত 37-40-36 আছিলে, এতিয়া কিন্তু 40+ কৰিছে, গতিকে এইটো তাৰ মানে আমাৰ কাৰণে চিন্তাৰ বিষয়। এইটোৰ ফলত কি হৈছে আমাৰ যেতিয়া গৰম বাঢ়ি যাব উষ্ণতা বাঢ়ি যাব এই পোক পৰুৱাৰ সংখ্যা বাঢ়ি যায়, এই পোক পৰুৱাৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে কিন্তু কিছুমান বেমাৰৰ লগত সম্পৰ্ক আছে, যেনে ভাইৰাছজনিত বেমাৰবিলাকো বাঢ়ি গৈছে দিনে দিনে। পোকৰ লগত ভাইৰাছবিলাক হৈছে এনেকুৱা অনুজীৱ যি কিন্তু পোকৰ দ্বাৰা বিস্তাৰিত হয়, যিমানে পোক গৰম বাঢ়িব পোক বাঢ়িব, পোকৰ বংশবৃদ্ধি বাঢ়িব, পোকৰ যিটো লাইফ চাইকেল চুটি হৈ যাব পোক পৰা বেছিকৈ হ'ব, ফলত কি হয় সিহঁতৰে মেইনলি বিশেষকৈ মানে বেমাৰখিনি কৰি
1: বাহক
0: হিচাপে ব্যৱহাৰ কৰে। গতিকে সেইটো কাৰণে ভাইৰাছজনিত বেমাৰবিলাক আজিকালি মানে মানুহবোৰ বহুত বেছি দেখা গৈছে,
1: বিশেষ গৰমৰ কাৰণে,
0: পোক গৰমৰ কাৰণে, আৰু বিশেষকৈ লাজিত শস্য বিশেষকৈ জিকা, জিকাত বহুতভাৱে হোৱা দেখা গৈছে, মানে পাতবিলাক কেঁকুৱা পৰি যায়, ফলবিলাক কেঁকুৱা মেকুৱা পৰি যায়, হালধীয়া পৰি যায়। আৰু এটা কথা আমি কওঁ যে এই যে ভাইৰাছজনিত বেমাৰ হ'লে তাক কিন্তু কোনো নিৰাময় নাই, কোনো কেমিকেল মানে তাৰ কামত নাহে, মানে কোনো কেমিকেলে দি
1: মানে হৈ যোৱাৰ পিছত আৰু উপায় নাই,
0: ভাল কৰিব কোনো উপায় নাথাকে।
1: কিন্তু সেই ক্ষেত্ৰত ধৰক আগতীয়াকৈ যদি কিবা ব্যৱস্থা ল'ব পৰা সুবিধা থাকে,
0: সেইটো কাৰণে আমি আগতীয়াকৈ বহুত ব্যৱস্থা ল'ব লগা হয়। আমি সেইটো কাৰণে কওঁ সুসংগত ব্যৱস্থা, আমি কেৱল ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰ কৰি, ৰাসায়নিক ঔষধৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিব নোৱাৰোঁ আজিকালি, কিন্তু আমি যিটো পৰিচৰ্যা কৰোঁ, শস্য ৰক্ষা, শস্য পৰিচৰ্যা, এইখিনি যদি ভালকৈ কৰোঁ বহুত বেমাৰ আমি কমাই থাকিব পাৰিম। কাৰণ বিশেষকৈ বহুত যিমান বিশেষকৈ বেমাৰবিলাক কিহে কৰে, আমাৰ ভেঁকুৰে কৰে, জীৱাণু কৰে আৰু ভাইৰাছে কৰে, যিমান প্ৰায়বিলাক বেমাৰ কৰে গছত বিশেষকৈ যিকোনো গছৰ শস্য হ'ব পাৰে, বেছিকৈ বেমাৰবিলাক কৰে আমাৰ ভেঁকুৰে, যিটো আমি কওঁ ইংৰাজী কৈ ফাঞ্জাই। চ' এই ভেঁকুৰৰ বীজাণুবিলাক বিশেষকৈ ইহঁতে শস্য নোহোৱা সময়খিনিত বিশেষকৈ মাটিত থাকে বা নৰা বা পাতত থাকে, সেইখিনি সুপ্ত অৱস্থাত থাকে,
1: তেতিয়া বংশবৃদ্ধি নহয়,
0: বংশবৃদ্ধি নহয়। যেতিয়া পৰিৱেশটো সুবিধা পাই যায় সিহঁতে বংশবৃদ্ধি কৰিব, তাৰপিছত সেইখিনি পচাই দিব, আৰম্ভ কৰি দিয়ে। গতিকে তেওঁলোকে বিশেষকৈ এই বীজাণুবিলাক বতৰৰ ওপৰত নিৰ্ভৰশীল, আমাৰ শস্য থাকেই পথাৰত সদায়, আজিকালি জানে আপোনাৰ গোটেই বছৰে শস্য কৰি থাকে, কৃষকেতো শস্যটো আগৰ দিনা নাই, এটা শস্য কৰিখিনি থাকে, গতিকে পথাৰত শস্য

0: বেমাৰটো হ'ব সেইটো হ'ল গছজোপা,
1: অঁ
0: আৰু যিহে বেমাৰটো কৰিব
1: কি
0: হ'ব, বীজাণু বা ভাইৰাছ বা যি আছে সেইবোৰ, আৰু খালি ইহঁত দুইটাক বিকাশ হ'বৰ কাৰণে, ডেভেলপ হ'বৰ কাৰণে কি লাগে,
1: জলবায়ু।
0: এতিয়া ধৰক পৰিৱেশটোতো, জলবায়ুটোতো আমি তেনেকে পটককে সলনি কৰিব নোৱাৰোঁ। এতিয়া ধৰক বহু ক্ষেত্ৰত আপুনি এটা কথা ক'লে যে আমাৰ যিটো পলি হাউচৰ কথা ক'লে, যে পলি হাউচটো ব্যৱহাৰ কৰি আমি বহুলাংশে ইয়াৰ প্ৰকোপটো কমাব পাৰোঁ, কাৰণ ইয়াৰ ভিতৰৰ যিটো পৰিৱেশ সেইটো আমাৰ মানে কণ্ট্ৰলত থাকে,
1: নিয়ন্ত্ৰণত থাকে।
0: সেই কামটো আমি কৰিব পাৰোঁ। কিন্তু তাৰ বাহিৰেও এতিয়া ধৰক বহল পৰিসৰত যেতিয়া কৰা যায়, যেনেকৈ ধৰক এডৰা বেঙেনা কৰা যায়, তে বেঙেনা ডৰাটো একঠা মাটিৰ ভিতৰত কৰিলেতো নহ'ব, বা বিভিন্ন ধৰণৰ আপুনি যিটো লাওজাতীয় শস্যৰ কথা ক'লে বা কথা ক'লে, সেইবিলাকে কিন্তু এটা বিস্তৃত এলেকাত কৰিবলগীয়া হয়, বিঘা বিঘা মাটি বা একৰ একৰ মাটিত কৰিবলগীয়া হয়। তেনেকে ধৰণে কৰিলে তাত এই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে লাভটো আমি ল'বই লাগিব, লাভ ল'বই লাগিব, আৰু খেতি কৰিলে সেইটোৰ কথা মনত ৰাখিয়ে কামটো কৰা
1: ভাবিব লাগিব।
0: সেই ক্ষেত্ৰটোত কি কৰিব পাৰি, কাৰণ ইয়াত এটা সমস্যা আছে। সমস্যাটো হৈছে আপুনি কৈছে যে যদিহে ই এবাৰ হৈ গ'ল, হৈ যোৱাৰ পিছত কিন্তু ইয়াক নিৰাময় কৰাটো অলপ কঠিন হৈ পৰে বা প্ৰায় নহয়। আগতীয়াকৈ তেতিয়াহ'লে আমি ল'ব লাগিব, হয়তো সেই মাটিত থকা তাৰ কণীবিলাক বা তাৰ যিটো বীজাণু আছে তাক তাতেই ধ্বংস কৰিব লাগিব। কোনবোৰ উপায় অৱলম্বন কৰিলে আমি মানে গৰমৰ কালি আমি হোৱা যিবিলাক ৰোগ আছে সেই ৰোগবিলাক আমি প্ৰতিৰোধ কৰিব পাৰোঁ।
1: ঠিক ঠিক আপুনি ঠিক ধুনীয়াকৈ কৈছে যে পলি হাউচ হ'লে হ'ল কি, তাত সাধাৰণতে আমি কি যিবিলাক বহুত দামী শস্য সেইটো কাৰণে প্ৰযোজ্য হয়, দামী শস্য যিবিলাক বহুত আমি কওঁ কেচ ক্ৰপ, সৰু মানে যিবিলাক সাধাৰণ শস্যবিলাক আমি তাত কৰিলে আমাৰ অৰ্থনৈতিকভাৱে লাভজন নহওঁ, কাৰণ এইটো কষ্ট সৰু খৰচ পৰি যায়। যিবিলাক হাই ভেলু ক্ৰপ যদি কওঁ আমি, হাই ভেলু কেপচিকাম যিবিলাক দামী হয়, অপশ্যন আমি যিটো কওঁ কিকুম্বাৰ কৰোঁ বা তিয়ঁহ কৰোঁ, সেইবিলাকৰ কাৰণে পলি হাউচ ঠিকেই আছে। কিন্তু আপুনি কোৱা দৰে এই বহলভাৱে জিকা কৰিব গ'লে পলি হাউচ আমাৰ কিন্তু আমি সেইমতে লাভজনক নহওঁ। গতিকে বাৰিষ এই ছিজনত আমি কৰিব লাগিব। গতিকে আমি এইখিনি কওঁতে আমি বহুত কথা যদি আমি যিবিলাক আমি খেতি কৰোঁতে আমি যিটো মানে কিছুমান কথা আছে এইখিনি যদি আমি ভালকৈ আমি মানে কি কয় ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি এই বেমাৰবিলাক যিবিলাক আছে আমি নোহোৱাকৈ আমি ৰাখিব পাৰোঁ। বিশেষকৈ প্ৰথমতে আমাৰ আহিব আমি পথাৰখন চাফ চিকুণকৈ ৰাখিব লাগিব, পথাৰখন ঘাঁহ বন নোহোৱাকৈ নিয়নি কৰি, কিয় এই যে ঘাঁহ বন থাকে তাতে বহুত বীজাণু তাত থাকি যায়, বিশেষকৈ ভাইৰাছবিলাক, ভাইৰাছবিলাকৰ যেতিয়া গছ নাথাকে সিহঁতে অন্য গছত হ'লেও ঘাঁহত থাকে, সিহঁতৰ ঘাঁহ লাগিবই বা অন্য গছ
0: লাগিব,
1: সিহঁতে নহ'লে জীয়াই থাকিব নোৱাৰে। গতিকে খেতি নোহোৱা সময়ত সিহঁতে ঘাঁহ বনত থাকে। আৰু কৃষকে সদায় কি কৰে, এই গুটি যে আনে তেওঁলোকে নিৰোগী গুটি ব্যৱহাৰ নকৰে, য'ত বেমাৰ হ'লে তাৰপে গুটি আনে, আৰু একেদৰা একে দৰা মাটিত সদায় খেতি কৰি থাকে। গতিকে এইখিনি আমি সৰু সৰু কাম কৰি পেলাই আমি ঔষধ নিদিয়াকৈ বা ব্যৱহাৰ নোহোৱাকৈ আমি বহুত ধৰণৰ বেমাৰ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। বিশেষকৈ আমাৰ যিটো ভেঁকুজনৰ বেমাৰ, আপুনি খেতিডৰা কৰাৰ আগতে ধুনীয়াকৈ হাল বাব লাগে। আজিকালি কৃষকে কি কয়, লগে লগে হাল বাই দিয়ে, হাল বাই দিলে কি হয়, মাটিত যিবিলাক বীজাণু সোমাই থাকে সুপ্ত অৱস্থাত, এইবিলাক সূৰ্যৰ পোহৰত ওলাই যেতিয়া আহিব সূৰ্যৰ তাপত ধ্বংস হৈ যায়। আমি যদি লগে লগে হাল বাই দিওঁ সেইটো সুবিধা নাপায়, আৰু লগতে কি হয় ঘাঁহ বনবিলাক থাকি যায়। আমি আগতে কওঁ যে আগতে হাল বাই দিয়ে পথাৰত, তেতিয়া কি সুবিধা হ'ব আপোনাৰ, এই যে ঘাঁহ বনবিলাক পচিবলৈ সময় পায়। আজিকালি লগে
0: লগে কামটো লাহে লাহে
1: লাহে লাহে
0: লাহে লাহে কৰিছে। আমাৰ মনত আছে যে আমাৰ পথাৰবিলাক প্ৰথমতে কহাই থয় মানে প্ৰথমতে ফালি থৈ
1: দিয়ে,
0: তাৰপিছত অলপমান যেতিয়া দিন যাব, দিন যোৱাৰ পিছত তেতিয়া আকৌ এচাহ
1: মাৰি,
0: প্ৰথমতে দীঘলীয়াকৈ বাইছিলে তাৰপিছত পথলীয়াকৈ
1: মাৰিব,
0: হয়নে? এই ধৰণৰ
1: এইবিলাক কথা আমি আগৰ কথা চিন্তা কৃষকে আগে জানে, তেওঁলোকে বহুত অভিজ্ঞ, তেওঁলোকে এইবিলাক কৰাৰ নিয়ম কাৰণ আছে। যেতিয়া পথাৰ আপুনি ক'লে খৰাল মাৰি দিয়ে তেতিয়া কি হয়, পানী জমা হৈ থাকে তাতে, মাটিটো কোমল হৈ থাকে, ঘাঁহ বনবিলাক আপুনি শিপাটো উঠাই দিওঁ তাকে, গতিকে ঘাঁহ বনবিলাক ৰ'দত মৰি যায়। গতিকে পৰৱৰ্তী সময়ত ঘাঁহৰ ওপৰত কমি থাকিব, আৰু ঘাঁহবিলাকৰ লগত কি বেমাৰৰ সম্পৰ্ক আছে, কাৰণ বেমাৰৰ বীজাণুবিলাক এটা সময়ত ঘাঁহত থাকে,
0: সিহঁতে
1: আশ্ৰয়থল, গতিকে সেইটো কোৱাৰ ফলত আমি বহুত পৰিমাণে আপোনাৰ যিটো বীজাণু যিটো আমাৰ বীজাণু তাৰ যিটো পৰিমাণ আমি কমাই ৰাখিব পাৰোঁ, আৰু যিমানে কম ৰাখিব পাৰোঁ সিমানে বেমাৰটো কমি থাকিব। পিছত হয়তো বেলেগৰ পৰা উৰি আহিব পাৰে, কিন্তু প্ৰথম অৱস্থা আমি কিন্তু
0: এক নম্বৰ কথা হ'ল তেতিয়াহ'লে আমি মাটিডৰা ভালকৈ চাহ কৰিব লাগিব, শুকাবলৈ দিব লাগিব, যাতে তাত ভেঁকুৰ বা বীজাণু বা যি আছে সেইবোৰ যাতে সূৰ্যৰ পোহৰত নষ্ট হৈ যায়। তাৰ বাহিৰেও বাৰু কিবা ঔষধ পাতিৰ ব্যৱহাৰ কৰিব পাৰি।

0: এই বা দরকার থাকে নেকি?
1: আমি কৈছো আজিকালি ঔষধৰ অভাৱ খুব কমি গৈছে, আমি সেইকাৰণে সুসংগত ব্যৱস্থাপনাৰ বিষয়ে আমি আগবাঢ়ি গৈছোঁ। তাৰ ঔষধটো কি হয়, আমি অসমত আমাৰ ভাৰতবৰ্ষতে বহুত ঔষধ ব্যৱহাৰ কৰিছিলে, যাৰ ফলত কি বহুত পাছকীয়া হৈছিলে। সেইটো কাৰণে আজিকালি ঔষধটো আমি ব্যৱহাৰ কৰিম যেতিয়া উপায় নোহোৱা হৈ যায়। কিন্তু আমি ঔষধ ব্যৱহাৰ নকৰাকৈ বহুত কাম আছে যিবিলাক কৰিলে আমি
0: ইয়াক কমাব
1: কমাত হেৰি পাওঁ, যিবিলাক হৈছে খৰচো নহয়,
0: আমাৰ
1: স্বাস্থ্যসন্মত হয় বা পৰিৱেশসন্মত হয়। যেনেকুৱা আপোনাৰ শস্য চক্য, আমি শস্য পৰিৱৰ্তন, শস্য পৰিৱৰ্তন বুলি কওঁ, আমি সদায় একেটা জেগাত একেটা খেতি কৰিব নিদিওঁ, মানে শস্যটো সলাই দিব লাগে, আমি শস্য চক্যটো আমি সলাই দিব লাগে। এইটো কৰিলে কি হয়, আমাৰ এই বীজাণু যিটো জীৱন চাইকলটো ধ্বংস হৈ যায়, ফলত তাৰ সংখ্যাও কমি যায়। এইটো এটা সাধাৰণ কথা আমি কৰিব পাৰোঁ, শস্য পৰিৱৰ্তনটো যিটো আমি ক্ৰপ ৰোটেশ্যন কৰোঁ আমি ইংৰাজীত কওঁ, যে শস্য বৰ্তন কৰিলে মানে বহুত পৰিমাণে বীজাণু কমি থাকিব। তাৰপিছত আমি সঠিক সুষম সাৰ আমি দিব লাগে, সকলো সাৰ এটা বেলেগ বেলেগ কাম আছে। আমি যদি সুষম সাৰ দিওঁ তেতিয়া গছবোৰ নিয়োগী হ'ব, হেলদি হ'ব, যিমানে হেলদি হ'ব সি শস্যৰ বেমাৰৰ প্ৰতিৰোধৰ ক্ষমতা বাঢ়ি যাব। তাৰপিছতে নিৰোগী বীজৰ ব্যৱহাৰ, আৰু যদি আৰু বীজ শোধন, বহুতো আজিকালি বীজ শোধন কৰিব লাগে, বীজ শোধন কৰা ডাঙৰ এটা গুণ আছে, বীজ শোধন কৰিব লাগে আমি। কাৰণ বীজ শোধন কিয় কৰিব লাগে, কাৰণ বিশেষকৈ বহুত ধৰণৰ বীজাণু বীজত বাস কৰে, খুব তপ্ত থাকে, গতিকে বীজটো হ'ল বেমাৰৰ বাহক। যদি আমি বীজটো শোধন কৰি দিওঁ কেমিকেল ঔষধ দি, তেতিয়া কি হ'ব, যেতিয়া আমি শস্য আমি খেতি কৰিম তেতিয়া সেই বীজটো মানে পচি নাযায়।
0: এতিয়া মই এইখিনিতে আৰু এটা কথা মনলৈ আহিছে, ধৰক আমি যিবোৰ বীজ নিজে নাৰাখি কিনি আনো, পেকেটত ৰখা হয় বা সেইবোৰ কিছুমান চাৰ্টিফাইড এজেঞ্চিয়ে তেওঁলোকে সেইটো প্ৰস্তুত কৰে বা বিপণনৰ কাৰণে ব্যৱস্থা কৰে, এতিয়া তেওঁলোকে যিখিনি বীজ তেনেকৈ আমাৰ কৃষকসকলৰ মাজলৈ পঠিয়াই দিয়ে, সেই বীজখিনি তেওঁলোকে শোধন কৰি দিয়ে নে নিদিয়ে, বা সেই বীজখিনি যদি আমি আনো তেতিয়াহ'লে আমি এটা নিৰোগী বীজ পাম বুলি আমি ভাবিব পাৰোঁ নে নোৱাৰোঁ?
1: পাৰোঁ পাৰোঁ, আজিকালিতো হাইব্ৰিড ব্যৱহাৰ কৃষকে হাইব্ৰিডে ব্যৱহাৰ কৰে, আৰু প্ৰায়বিলাক বীজে আজি শোধন কৰা থাকে আজিকালি। কিন্তু কেতিয়াবা কি হয়, এই মাটিত বহুত বীজাণু থাকে, মই কৈছোঁৱেই, গতিকে কেতিয়াবা কি হয় বীজ শোধন কৰা থাকিলেও যেতিয়া গজালি মিলিব, বীজ শোধন কৰা পিছত মানে গুটিটো পচি নাযায়, গুটিটো পচি যাব নাযায় মানে, কাৰণ বীজৰ ওপৰত এটা কেমিকেলৰ এটা লেয়াৰ থাকিব, প্ৰলেপ থাকিব, যিটো কাৰণে বীজটো
0: নষ্ট
1: নহয়। কিন্তু যেতিয়া গজালি মিলিব তেতিয়া বীজটো কিন্তু বেলেগ ভেঁকুৰৰ পৰা আক্ৰমণ হোৱা হৈ থাকে, সুবিধা থাকে,
0: সম্ভাৱনা থাকিবই
1: থাকিবই। গতিকে আমি সেইটো কাৰণে যাতে কৰিব লাগে, কাৰণ মই কৈছোঁ ভেঁকুৰ বা বীজাণুবিলাক কেতিয়া হ'ব, যেতিয়া উপযুক্ত পৰিৱেশ, আমি সেই পৰিৱেশ দিব নালাগে, যাতে মাটি পানী জমা দিব নালাগে। আমি মাটি শোধন কৰিব পাৰোঁ, কিন্তু আমি বহল বহুত এখন ডাঙৰ পথাৰ আমি শোধন কৰিব নোৱাৰোঁ। আমি সৰু সৰু বেদ, মাটি যিটো বেদ কৰোঁ বা আলিটো কৰি
0: সাধাৰণতে পুলিবাৰী
1: পুলিবাৰী পাৰিম, কিন্তু গোটেইখন পথাৰ আমি শোধন কৰিব সম্ভৱ নহয়। গতিকে আমি বীজ শোধন কৰিলে আমি গজালি পোৱা লাগিব, বীজটো কোনো কাৰণে নষ্ট নহয়। কিন্তু পিছতো কিছুমান বস্তু, কিছুমান পুলি নষ্ট হৈ যাব পাৰে, কাৰণ মাটিত বহুত বীজাণু থাকে। যদি সেইটো কাৰণে আমি কি কৰিব লাগে, যাতে পানী জমা নহয় এইটো ব্যৱস্থা আমি একদম মানে হেৰি কৰিব লাগে, নিশ্চয় কৰিব লাগে,
0: পানী কৰিব লাগে। দুটা কথা গম পালোঁ, এটা কথা তেতিয়াহ'লে মাটিডৰা খুব ধুনীয়াকৈ চাহ কৰিব লাগিব, আৰু তাৰ পিছৰ কথাটো হ'ল আমি বীজটো শোধন কৰিব লাগিব, আৰু এটা আপুনি সঠিক মাত্ৰাত সাৰ দিব লাগিব। সেই কথাটো ক'লে সেইখিনিতে আমি নিশ্চয়কৈ এটা কথা আমি মন কৰিব লাগিব আমাৰ কৃষকসকলে, যে মাটিডৰাত কোনটো সাৰৰ প্ৰয়োজন সেই কথাটো কিন্তু আমি নিশ্চিত কৰি ল'ব লাগিব। আপুনি কৈছে যে আমি সাধাৰণতে ইউৰিয়া যিটো সাৰ, যিটো নাইট্ৰজেন আচলতে, সেই বস্তুটো আমি বেছিকৈ দিওঁ, বেছিকৈ দিয়াৰ ফলত গছজোপা যদিও বা হোৱা যেন লাগে বা ধুনীয়া হয়, কেতিয়াবা গুটিৰ ক্ষেত্ৰত মানে ফলৰ ক্ষেত্ৰত ইয়াৰ অকণমান আমি অসুবিধাত পৰোঁ, বা বেমাৰ আজাৰো বেমাৰ আজাৰ সি ৰোধ কৰিব নোৱাৰে। বহুত ক্ষেত্ৰত মই শুনিছোঁ যে এনেকুৱা আমাৰ ধৰক যিসকলে ফুলৰ খেতি
1: কৰে,
0: এই ঠিক এই সময়খিনিলৈকে হৈ আছে, এই ফুলৰ খেতি কৰে, ফুলৰ খেতিৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু ইউৰিয়া সাৰ ব্যৱহাৰ নকৰে। এইটো কাৰণে নকৰে যে সেই আপুনি কোৱা কথাটো যে ইউৰিয়া সাৰটো ব্যৱহাৰ কৰিলে গছজোপা লহপহকৈ বাঢ়ি যায় আৰু অলপমানতে সি লেহুকা হৈ পৰি যায় আৰু তাৰ ওজনটো বাঢ়ি থকাৰ কাৰণে সি নষ্ট হৈ যায়,
1: দুৰ্বল হৈ যায়,
0: দুৰ্বল হৈ যায়। এই যিবিলাক কথা, এই কথাবিলাক আমি মন কৰিব লাগিব, আৰু ইয়াৰ লগে লগে আমি মাটিডৰা উপযুক্ত হৈ আছে নে নাই সেইটো চাবৰ কাৰণে যিটো আমাৰ ছয়েল হেলথ কাৰ্ডৰ ব্যৱস্থা আছে বা মাটি পৰীক্ষা কৰাৰ যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থাটোৰ মাজেৰে যোৱাটো খুব বাঞ্ছনীয়। এই ক্ষেত্ৰত আপুনি কৃষকসকলক কেনেকুৱা ধৰণৰ পৰামৰ্শ?
1: চৰকাৰৰ এটা পদক্ষেপ আছিলেই ছয়েল হেলথ কাৰ্ড, আৰু এইটোৰ অধীনত বহুত কৃষকে ছয়েল হেলথ কাৰ্ড পালে, কিন্তু তথাপি যদি যিসকলে পোৱা নাই, আমাৰ বিভিন্ন ঠাইত ছয়েলৰ মাটিৰ পৰীক্ষা কৰাৰ সুবিধা আছে, যেনেকৈ আমাৰ শ্বিলঙটো আছে, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁওটো আছে, কৃষকসকলে ছয়েল চেম্পল লৈ গ'লে তেওঁলোকে নিশ্চয়
0: কৃষি বিভাগৰ জৰিয়তে যাব পাৰে।

0: প্ৰত্যেক ডিষ্ট্ৰিক্টতে ছইল টেষ্টিং লেবৰেটৰী আছে, তেওঁলোকে কৰি ল'লে তেওঁলোকৰ মাটিটোত কিমান দূৰ মানে লাগে, কিমান পৰিমাণৰ সাৰ আছে আৰু কিমান লাগিব তেওঁলোকে এইটো গম পাই যাব। সেইটো কৰিলে মানে আপোনাৰ সাৰখিনি ৱেষ্ট নহয় বা সঠিক আপোনাৰ যিটো হিচাপ পাব যে কিমান মোৰ সাৰত দিব লাগে, আৰু সকলো মাটি একে নহয়। আপোনালোকে এই মাটি পৰীক্ষাটো এতিয়া অতি গুৰুত্বপূৰ্ণ কথা, এইটো কৰি ল'লে কৃষকৰ সুবিধা হ'ব। আৰু ইয়াৰ পিছত আমি প্ৰথমে গৈছোঁ কালচাৰৰ কথা ক'লোঁ মই, তাৰপিছত কিছুমান জাত আছে যিবিলাক জাত অলপ মানে ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, আৰু এটা কিছুমান জাত আছে সহনশীলৰ ক্ষমতা আছে, ধৰক টলাইন ভেৰাটি সম্পূৰ্ণ প্ৰতিৰোধ কৰিব নোৱাৰিলেও সি মানে সহ্য কৰিব পাৰে বেমাৰটো হ'লে,
1: নষ্ট
0: নহয় মানে আপুনি উৎপাদন পাব, বেমাৰটো হ'লে আপুনি কিছু সংখ্যক মানে উৎপাদন পাব,
1: সময় এটা আমি পাম,
0: মানে উৎপাদন পাব আপুনি, বেমাৰটো হ'লেও সহনশীল মানে সি বেমাৰটো হ'লেও আপুনি উৎপাদন পাব অলপ হ'লেও। গতিকে এনেকুৱা জাত যদি আছে আপুনি ব্যৱহাৰ কৰিব লাগে। প্ৰত্যেক কৃষক খেতিত কিছুমান ৰেজিষ্টেণ্ট ভেৰাইটি বুলি কওঁ ইংৰাজীত, কিন্তু প্ৰতিৰোধী জাত বা সহনশীল জাত আছে, পাৰিলে এইবিলাক জাত ব্যৱহাৰ কৰিব লাগে।
1: সেইবোৰ জাতবিলাকৰ দাম বেছি নেকি?
0: দাম বেছি নহয়, আমি কৃষকে কেতিয়াবা কি হয় সেইটো গুৰুত্ব নিদিয়ে মানে, ডাইৰেক্ট উৎপাদনটো চাই
1: প্ৰত্যেকজন কৃষকে সেই কথাখিনি যদি আমি চালি জাৰি চাওঁ বা এই ধৰণে আগুৱাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সদায় আমাৰ খেতি মাটিডৰা ভালকৈ ৰাখিব পাৰিম। অৱশ্যে ইয়াৰ লগতে আৰু এটা কথা আপুনি ক'লে, যিটো আমাৰ গ্ৰীণ হাউচ বুলি কয়, মানে
0: সেউজগৃহ
1: হয়, সেই সেউজগৃহটোৰ জৰিয়তেও আমি কিছুমান ৰোগ বা এনেকুৱা পোক পতংগক আমি আঁতৰাই ৰাখিব পাৰোঁ, কিন্তু সেই কামটো কৰিবলৈ গ'লে ই অলপ ব্যয়বহুল, গতিকে সকলো খেতিৰ ক্ষেত্ৰতে ই প্ৰযোজ্য নহ'ব, আৰু সেই প্ৰযোজ্য নোহোৱাৰ কাৰণে ইয়াক আমি তেনেকৈ ক'ব নোৱাৰিম যে এইটো সকলোৱে কৰক বা কৰিব লাগে বুলি, যিহেতু আমাৰ কৃষিত উৎপাদন ব্যয় যিটো, উৎপাদন ব্যয়টো আমি সদায় কমাব লাগিব, আৰু উৎপাদন ব্যয়টো কমালেহে আমাৰ লাভ হ'ব। সেই কথাখিনি আমি মনত ৰাখিব লাগে, সকলো কৃষকে এই ধৰণেৰে কওক বা কামখিনি কৰক, ইজনে সিজনক সহায় কৰক, হাতে হাতে হাত ধৰি যদি আমি আগুৱাই যাওঁ, ইজনে সিজনক শিকাই যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি কৃষিৰ ক্ষেত্ৰখন আগবাঢ়ি যাব পাৰিম, বা এই গৰমকালি কৰা যিখিনি খেতি সেই খেতিখিনিত আমি এটা ভাল লাভ পাব পাৰিম। পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ, আপুনি ইমান দূৰৰ পৰা আহিলে আমাৰ ওচৰলৈ, আহি পেলাই আমাৰ কৃষকসকলৰ কাৰণে এইখিনি পৰামৰ্শ আগবঢ়ালে। আগলৈকো এনেকুৱা অনুষ্ঠানত কেতিয়াবা লগ পোৱাৰ নিশ্চয় আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আমাৰ কথা বতৰাৰ পৰা আমি বিদায় ললোঁ। নমস্কাৰ,
0: ধন্যবাদ।
2: শ্ৰোতাই গ্ৰীষ্মকালীন শাক পাচলি বিষয়ক আলোচনাটি শুনিলে। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল মৰঙিয়াল গাঁৱৰ কৃষক উপেন বেজবৰুৱা। ছাগলী পালনৰ লগত জড়িত এইগৰাকী কৃষকৰ মনৰ কথা শুনোৱা হওকচোন। প্ৰিয় শ্ৰোতা, কৃষিৰ জগতখনত আগুৱাবলৈ হ'লে যিকোনো কৃষিকে আমি ব্যৱসায়িক ভিত্তিত কৰিব লাগিব বা খুব নিষ্ঠাৰে আগবাঢ়িব লাগিব। বৰ্তমান সময়ত এটা আমাৰ কাৰণে সুখৰ কথা যে আমাৰ থলুৱা যিসকল কৃষক আছে, এই প্ৰায়সকল কৃষকেই শিক্ষিত আৰু জনা শুনা, আৰু এই কৃষকসকলৰ হাততেই আমাৰ দেশৰ কৃষিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। আমি দেখিছোঁ যে যিসকল লোকে ইতিমধ্যে বিভিন্ন ধৰণৰ চাকৰিত আছিলে, অন্যান্য কামত আছিলে, তেখেতসকলেও সেই কামৰ পৰা অব্যাহতি লোৱাৰ পিছত কৃষিৰ ক্ষেত্ৰখনত খোজ দিছে, আৰু সেই খোজে আমাৰ কৃষিৰ জগতখনক বেছি ধুনীয়া কৰি তুলিছে। আজি আমি তেনে এগৰাকী ব্যক্তিকে আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেখেত হৈছে মৰঙিয়াল গাঁৱৰ উপেন বেজবৰুৱা। নমস্কাৰ।
3: নমস্কাৰ।
2: হয়, পোনপ্ৰথমে মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: আৰু মোৰ ভাল লাগিছে যে আপুনি দীৰ্ঘদিন ধৰি চাকৰিত ব্যস্ত আছিলে, আৰু যিটো আমাৰ দেশৰ প্ৰতিৰক্ষা বিভাগ, সেই প্ৰতিৰক্ষা বিভাগত আপুনি চাকৰি কৰিছিলে, আৰু তাৰ পৰা আহি পেলাই অৱসৰৰ পিছত আমাৰ কৃষিৰ ক্ষেত্ৰখনত মনোনিৱেশ কৰিছে। আমি এটা কথা জানো যে আমাৰ অসমৰ কিন্তু প্ৰায়সকল মানুহেই কিবা নহয় কিবা প্ৰকাৰেৰে কৃষিৰ লগত জড়িত। হয়তো আপুনিও সৰুৰে পৰা কৃষি ভাল পাইছিলে বা কৃষিৰ লগত জড়িত আছিলে, তাৰপিছত চাকৰিলৈ গ'ল মানে জীৱন পৰিচালনা সহজভাৱে কৰিবৰ কাৰণে, আৰু তাৰপিছত আহি আকৌ পুনৰ কৃষিত লাগি ধৰিছে। এতিয়া মই আপোনাৰ পৰা প্ৰথম এটা কথা জানিব খুজিছোঁ, এই যেতিয়া আপুনি চাকৰিৰ পৰা আহিলে, তাৰপিছত কেতিয়াৰ পৰা আকৌ আপুনি কৃষিত মনোনিৱেশ কৰিলে?
3: হয়, মই 2010 চনতে পেঞ্চন আহিলোঁ। অহাৰ পিছতে

0: খেতি বাতিত লাগে লাগি লগা হৈছে, মানে ধান খেতি বা এনেকুৱা ধৰণৰ নেমু ছাগলী এইবোৰ মানে প্ৰতিপালন কৰি আছোঁ আৰু 2010 চনৰ পৰাই কৰি আছোঁ।
1: এটা কথা জনাই যায় যে এই কামটো যিহেতু কৰিছে আপোনাৰ চাগে তাত ভালেই লাগিছে,
0: ভালেই
1: লাগিছে। তথাপিও মই সুধোঁ যে এই কামখিনি কৰি আপুনি বৰ্তমান সময়ত সুখী নে?
0: বৰ্তমানতো এতিয়া চাকৰি অহাৰ পিছত কিবা এটাতো ব্যস্ত থাকিব লাগিব, ব্যস্ত থাকিবৰ কাৰণে ধৰক এইটো সুখী কৰি ল'ব লাগিব, নিজৰ জীৱনটো মানে অতিবাহিত কৰিবলৈ বা সময়খিনি পাছ কৰিবৰ কাৰণে সেইটো অতিবাহিত কৰিব লাগিব। এটা সময় হ'ল আৰু কিবা এটা ধৰক পইচাও পোৱা হ'ল, কিবা এটা ধৰক পইচা ইনকাম চ'ৰ্চ এটা হৈ থাকে আৰু ধৰক।
1: এতিয়া ধৰক কামত লাগি থাকিলে মানুহৰ স্বাস্থ্য ভালে থাকে,
0: মন ভালে থাকে।
1: এতিয়া আপুনি ধৰক আমাৰ ইয়াত সকলো মানুহে ধান খেতি কৰে, গতিকে ধান খেতিটো আপুনি আগৰ পৰাই চাগে জানে বা কৰিছেও, কিন্তু এই যে নেমু টেঙাৰ খেতিটো আমাৰ যিটো মধ্য অসম অঞ্চল তাৰমানে এই নগাঁও মৰিগাঁও এইখিনি আমাৰ হেৰিলৈকে এই শোণিতপুৰ এইখিনি এই জেগাখিনিৰ ভিতৰত কিন্তু এটা কিছু সমস্যা আছে, সেইটো হৈছে বনৰীয়া জীৱ জন্তুৰ সমস্যা এটা আছে। বিশেষকৈ পাহাৰীয়া দাঁতিকাষৰীয়া অঞ্চল সেই অঞ্চলখিনিত হাতীৰ বৰ এটা উপদ্ৰৱ আছে। আৰু তাৰ উপৰিও আমাৰ এই নগাঁও যিখন জিলা, নগাঁও জিলাখনত সাধাৰণতে হোৱা এটা অসুবিধা দেখিছোঁ যে বান্দৰৰ অসুবিধা। বান্দৰে প্ৰায়বিলাক ফচলেই কিন্তু খায় বা নষ্ট কৰে সেই ক্ষেত্ৰত। আৰু এটা আমাৰ ইয়াত আছে যে যিটো কেৰ্কেটুৱা, কেৰ্কেটুৱাও কিন্তু বৰকৈ অনিষ্ট কৰে। সেই ক্ষেত্ৰত আমি এটা কথা অনুভৱ কৰিছোঁ বা আমি কৃষকসকলৰ মাজত গৈ দেখিছোঁ যে যিটো নেমু টেঙাৰ খেতি, এই নেমু টেঙাৰ খেতিটোক কিন্তু বান্দৰে তেনেকৈ অনিষ্ট নকৰে বা কেৰ্কেটুৱাও ক'ৰবাত এটা দুটা যদি খায়ো তেনেকৈ বৰ এটা অনিষ্ট নকৰে। আপুনি এই খেতিটো কিয় কৰিবলৈ ল'লে?
0: এই খেতিটো মানে ধৰক বান্দৰে নেখাবৰ কাৰণে বা জীৱ জন্তুৱে অনিষ্ট নকৰিবৰ কাৰণে নেমু খেতিটো কৰিবলৈ ভাল আৰু সুবিধা,
1: গতিকে সেইকাৰণে আপুনি
0: মানে ধৰক নেমু খেতিটো
1: কৰিলে। এতিয়া প্ৰথম প্ৰথম আপুনি কিমান মান দি আৰম্ভ কৰিছিলে?
0: প্ৰায় পহিলাতে 50টামান লগা হৈছিলে পুলি, এতিয়া প্ৰায় 100মানতকৈ বেছি হৈছে।
1: ক'ত পালে পুলিবিলাক?
0: পুলিবিলাক ধৰক আপোনাৰ আহি থাকে গাঁৱত বা এনে নাৰ্চাৰীৰ পৰাই ল'ব পৰা যায়।
1: সেইবিলাক কেনেকুৱা ধৰণৰ সঁচ লগাইছিলে আপুনি?
0: সেইটো ধৰক কাজি নেমু যিটো কয়, ধৰক ভিতৰত
1: খুব ধুনীয়া গোন্ধ থাকে,
0: ধুনীয়া গোন্ধ, ৰস, গুটিটো কম থাকে, ভিতৰত
1: কম থাকে আৰু সেই বাকলিটো অলপ পাতল,
0: বাকলিটো অলপ পাতলা,
1: গতিকে সেই বস্তুটোৰ বজাৰত এটা চাহিদা আছে,
0: চাহিদা আছে,
1: গতিকে সেইকাৰণে সেইটোৱে সাধাৰণতে মানুহে বেছিকৈ
0: বেছিকৈ
1: লগায়। এতিয়া ধৰক এবাৰ যেতিয়া আপুনি ৰুই দিলে, ৰুই দিয়াৰ সময়ত গোটেই মাটিখিনি ধুনীয়াকৈ চাগে চাহ কৰি লৈছে,
0: মানে
1: চাহ কৰি লৈ পেলাই তাৰপিছত আপুনি পুলিখিনি ৰুলে। খেতিত এটা খুব বিশেষ মনোযোগ দিবলগীয়া কথা হ'ল আমি নিৰীক্ষণ কৰিব লাগে বস্তুটো, ইয়াত কিবা পোক লাগিছে নেকি, ইয়াত ভেঁকুৰ লাগিছে নেকি। সাধাৰণতে এই গছবিলাকৰ গুৰিত কেতিয়াবা ভেঁকুৰ লাগিব পাৰে,
0: ভেঁকুৰ লাগে,
1: আৰু এনেকুৱা যিকোনো সমস্যা যদি থাকে সেই সমস্যাবিলাক আমি যদি চাই থাকোঁ তেতিয়াহ'লে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু সেই নিয়ন্ত্ৰণটো সৰ্বসাধাৰণতে আমি যদি প্ৰাকৃতিকভাৱে কৰোঁ, তাৰমানে কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰাকৈ যদি কৰোঁ তেতিয়াহ'লে খুব ভাল। আপোনালোকে কেমিকেল ব্যৱহাৰ কৰেনে, মানে ৰাসায়নিকভাৱে কৰে নে এনেই সাধাৰণ আমাৰ যিবিলাক ঘৰুৱা পদ্ধতি আছে তেনেকৈ কৰে?
0: নাই, ঘৰুৱা পদ্ধতিত কৰিলেও তাৰমানে ধৰক নেমু পুলিখিনি তাত এটা ঘূণে খোৱা বেমাৰ হয় আৰু
1: দ্বিতীয়তে ফুটাই দিয়ে আৰু ভিতৰি ভিতৰি
0: মানে ঘূণে খোৱাৰ নিচিনা মানে গুৰি গুৰি ওলাই আহে। সেইটো মানে মানে ৰখিবৰ কাৰণে মানে তাত মানে হেৰি পায়, এতিয়া ৰাসায়নিক কিছুমান সাৰ মানে
1: ঔষধ পায় হয়
0: পোকে নেখাবৰ কাৰণে, তাত দি দিলে মানে
1: তলৰ পিছত দিব লাগে নে আগতেই দিব লাগে?
0: না, আগতে দিলে ভাল, ধৰক মানে গছৰ পুলিটো ধৰক নেখাবও পাৰে বা ঘূণে নলগাব পাৰে, বা লগোৱাৰ পিছতো মানে যদি ঔষধটো ব্যৱহাৰ কৰে তেতিয়া কম খায় আৰু,
1: আৰু পিছলে বাঢ়ি নাযায়, আৰু
0: পিছলে বাঢ়ি নাযায়,
1: আৰু বাঢ়ি নাযায়। আৰু সেই যিটো ডালত ধৰক ঘূণে খায় বা ভিতৰত দি ফুটা কৰি দিয়ে, সেই ডালটো কি কাটি পেলাই নেকি আপোনাৰ?
0: নাই, কাটি নেপেলাই, তাৰ ভিতৰত ঔষধ সুমুৱাই দিলে হ'ল, মানে স্প্ৰে আছে যে।
1: হয়, আজিৰ কৃষক উপেন বেজবৰুৱাৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

শ্রোতাসকলে ইমান করে কৃষকবাণী অনুষ্ঠানটির শ্রোতাসকলে ইমান পরে কৃষকবাণী অনুষ্ঠানটির পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 6:40 বজাত ক্ৰিয়া বাৰ্তা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব।

0: ক্ৰীড়া বাৰ্তা।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তাৰ সৈতে মই অনুজা লোপামুদ্ৰা। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত 14 আৰু 16 বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ আইতা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ যোৱা শুক্ৰবাৰে সফল সামৰণি পৰে। মহানগৰীৰ সচলস্থিত অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত অসমৰ কৃষ্টি হালৈয়ে ডি মুকুট অৰ্জন কৰে। কৃষ্টিয়ে ছোৱালীৰ একক শাখাৰ 14 আৰু 16 বছৰ অনুৰ্ধৰ উভয় ফাইনেলতে ৰাজ্যৰে ফাগুনজ্যোতিক তীব্ৰ প্ৰত্যাহ্বানমূলক খেলৰ অন্তত পৰাস্ত কৰি ডি মুকুট লাভ কৰিবলৈ সমৰ্থ হয়। ল'ৰাৰ 14 বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত মিজোৰামৰ এল ছাইলোৱে তেলেংগানাৰ এছ অবিনাশক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। ল'ৰাৰ 16 বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত অসমৰ নিব্ৰাজ কে হুছেইনে চাণ্ডিগ্য টি পাঠকক পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে ল'ৰাৰ 14 বছৰ অনুৰ্ধৰ ডাবলছৰ ফাইনেল অসমৰে দুটা জুটিৰ মাজত অনুষ্ঠিত হৈছিল। ফাইনেলত আয়ান ৰহমান আৰিয়ান ভৰালীয়ে অনয় শৰ্মা অনিৰ্বাণ ডেকাৰ জুটিক পৰাস্ত কৰি খিতাপ দখল কৰে। অসমৰ যুৱ লং জাম্পাৰ হেমাংগ বৰগোহাঁয়ে চেন্নাইত কালিৰে পৰা অনুষ্ঠিত হোৱা ইণ্ডিয়ান এথলেটিকছ ছিৰিজ 6 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ পুৰুষৰ 20 বছৰ অনুৰ্ধ শাখাৰ লং জাম্পত হেমাংগই ফাইনেলত 6.99 মিটাৰ জঁপিয়াই এই পদক অৰ্জন কৰে। গুজৰাটৰ গান্ধীনগৰত আজিৰে পৰা 2026 বৰ্ষৰ এছিয়ান ভাৰোত্তোলন প্ৰতিযোগিতা আৰম্ভ হৈছে। অহা 17 মেলৈকে হ'বলগীয়া এই প্ৰতিযোগিতাত অসমৰ ভাৰোত্তোলক বেদব্ৰত ভৰালীয়ে ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিছে। বেদব্ৰতই পুৰুষৰ 79 কিলোগ্ৰাম শাখাত যুঁজ দিব। এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ এই প্ৰতিযোগিতাখনত এইবাৰ 28খন দেশৰ প্ৰায় 180 গৰাকী এথলীটে অংশগ্ৰহণ কৰিছে। পুৰুষৰ শিতানত বেদব্ৰতৰ উপৰি ঋষিকান্ত সিং, ৰাজা মুথুপাণ্ডি, অজিত নাৰায়ণ, অভিষেক সুৰেশ, পাৰ্ভ চৌধুৰী, হৰচৰণ সিং আৰু লপ্ৰীত সিং আছে। মহিলাৰ শাখাত অভিজ্ঞ ভাৰোত্তোলক বিন্দাৰাণী দেৱী আৰু নিৰুপমা দেৱী চেৰামৰ লগতে কোমল কাঠাৰ, জ্ঞানেশ্বৰী যাদৱ, হৰজিন্দৰ কৌৰ, সঞ্জনা বংশিতা বৰ্মা আৰু মাৰ্টিনা দেৱী মৈবামে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এইবাৰ আহিছো IPLৰ বতৰালৈ। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। RCBৰ ভুৱনেশ্বৰ কুমাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জৰ্জ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ আৰু 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে কালি 2খন খেলৰ পাছত প্ৰতিযোগিতাৰ পইণ্ট তালিকাত যথেষ্ট ফেৰ বদল দেখা গৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 14 পইণ্টেৰে তালিকাৰ শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদে সমসংখ্যক পইণ্টেৰে দ্বিতীয় স্থানত আছে। গুজৰাট টাইটান্স আৰু পঞ্জাব কিংছ ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে। কালিৰ খেলত জয়লাভ কৰি চেন্নাই ছুপাৰ কিংছ 5ম স্থানলৈ উন্নীত হৈছে। আৰ্চাৰী বিশ্বকাপৰ ষ্টেজ 2ত ভাৰতৰ সাহিল যাদৱে ব্যক্তিগত কম্পাউণ্ড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। বিশ্ব বিশ্ববিদ্যালয় গেমছৰ স্বৰ্ণ পদক জয়ী যাদৱে ভাৰতৰ হৈ প্ৰতিযোগিতাখনত 1ম পদক দখল কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে। সংকলন কৰিলে অনুজা লোপামুদ্ৰা আৰু দিগন্ত চহৰীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সোমবাৰে এই একেই সময়তে। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এই ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীলৈ আগমন, শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা, বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আহ্বান, 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকী নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সদৰি কৰিছে। বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।
1: অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব। ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব। বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব, আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব, আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব। এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী আজি
0: তৃতীয়বাৰৰ বাবে ৰাজ্যত গঠন হ'বলগীয়া বিজেপি নেতৃত্বাধীন NDA চৰকাৰত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ চৰ্চা অব্যাহত আছে। ইয়াৰ মাজত বিধায়িনী দলৰ নেতা ডঃ শৰ্মাই কয় যে যিসকলে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে কাইলৈ পুৱা 7 বজাতহে জ্ঞাত হ'ব। নতুন মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে তেওঁ আলোচনা কৰিব বুলি ডঃ শৰ্মাই ব্যক্ত কৰে।
1: আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম, কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি। গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7 বজাতহে তেখেতসকলেও গম পাব। যেতিয়া মই এয়াৰপৰ্টৰ পৰা আহিম, গাড়ীখনৰ লগত বহি দিলে আহি ৰেডিশ্যন পাওঁ মানে আলোচনা হৈ যাব।
0: শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তন GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপত গ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই আহ্বান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনসাধাৰণক বৈদেশিক মুদ্ৰাৰ বিনিময় হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাত এতিয়াও মষিমূৰ হোৱা নাই আৰু এনে পৰিস্থিতিত দেশে অৰ্থনৈতিক ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰাটো প্ৰয়োজন।
2: No fault of ours for a war which is there between two different countries in our neighborhood. The entire world is getting affected by it. And of course we are also affected by it because we have a large energy import infrastructure which has to be met through

0: foreign currency reserves. So that's why our Prime Minister has given this clarion call that despite this turbulence in the entire world, so far we have been able to manage it so well because of the very well thought through policies that our government and our Prime Minister have executed so far.
1: উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয় হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহ্বান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহ্বান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰমুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ প্ৰতি এই আহ্বান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈও আহ্বান জনাইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীতন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতি বছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্যক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হয় আৰু ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত সুযোগ সুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিকাশ সুনিশ্চিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দিৱস উপলক্ষে দেশৰ কৌশলগত সামৰ্থ্য বৃদ্ধিত অৰিহণা যোগোৱা বিজ্ঞানী, অভিযন্তা আৰু গৱেষকসকলৰ অধ্যৱসায়, নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। অসমতো আজি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত উচ্চ মাধ্যমিক বিদ্যালয় কমলাবাৰী একাডেমীয়ে আজি এই দিৱসৰ আয়োজন কৰে। মাজুলী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ডঃ অনুপ কুমাৰ ডলীয়ে অনুষ্ঠান উদ্বোধন কৰে। এই কাৰ্যসূচীত অসম চৰকাৰে 2022 চনত পৰিৱেশ মিত্ৰৰ সন্মান প্ৰদান কৰা দেৱজিৎ ফুকনে প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিষয়ত ভাষণ দিয়ে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চিটেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে ctet.nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চিটেট অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে। অভিযুক্ত মহন্তৰ অধিবক্তাই আজি উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰহেউ সৃষ্টি, চিন্তা আৰু মানৱতাবাদী দৰ্শনক স্মৰণ কৰাৰ উদ্দেশ্যে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্বকবিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ, বন্তি প্ৰজ্বলন কৰা হয়। বিভাগটোৰ মুৰববী অধ্যাপক সঞ্জয় ভট্টাচাৰ্যই অনুষ্ঠানত উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টি সদায় প্ৰাসংগিক হৈ থাকিব বুলি উল্লেখ কৰে। তেওঁৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন আৰু মানৱতাৰ বাণীয়ে যোগে যোগে সমাজক বধ দেখুৱাই থাকিব বুলি তেওঁ উল্লেখ কৰে। কাৰ্যসূচীত বিভাগৰ কেইবাগৰাকীও অধ্যাপক, অধ্যাপিকা, গৱেষক তথা ছাত্ৰ ছাত্ৰীসকলে কবিগুৰুগৰাকীৰ অমূল্য অৱদানৰ কথা স্মৰণ কৰে। বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ উদ্যোগত বিশেষ গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন, সমাজচিন্তা আৰু বিশ্ব মানৱতাৰ সৈতে জড়িত বিভিন্ন মূল্যৱান গ্ৰন্থ, উপন্যাস, নাটক, প্ৰবন্ধ সংকলন তথা তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত ৰচিত গৱেষণাধৰ্মী পুথিসমূহ প্ৰদৰ্শন কৰা হয়। তামোলপুৰ জিলাৰ কেইবাটাও অঞ্চলত মেলেৰিয়া

0: প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ মেলেৰিয়া বিভাগে ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগৰ তৎপৰতাত আক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে। ইয়াৰ লগতে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰা হৈছে। বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলে ফগিঙৰো ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশৰ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
1: ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হয়। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ডিমাছা মাধ্যমৰ দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাছাৰ আৰক্ষীয়ে শিলচৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 25 লাখ টকাৰ মাদক দ্ৰব্য জব্দ কৰিছে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে জনোৱা অনুসৰি শিলচৰ ৰঙিয়া এক্সপ্ৰেছখনেৰে মাদক দ্ৰব্য সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে অভিযান চলাই দুজন লোকক আটক কৰা হয়। পৰৱৰ্তী সময়ত শিলচৰ আৰক্ষীয়ে দুজনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটীৰ পানীখাইটিত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দুঃসাহসিক প্ৰশিক্ষণ শিবিৰত আজি শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট বীৰেন্দ্ৰ ভট্ট উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে পানীখাইটিত 4 মেৰ পৰা চলি থকা পেৰামটৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰত্যক্ষ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত উত্তৰ পূবৰ 50 গৰাকী জ্যেষ্ঠ কেডেটে অংশগ্ৰহণ কৰে। পেৰামটৰ পাঠ্যক্ৰমৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অহা 19 মেত সামৰণি পৰিব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজি পেৰামটৰৰ প্ৰদৰ্শন উপভোগ কৰাৰ লগতে প্ৰশিক্ষণস্থলীৰ আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰে। গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত অনুষ্ঠিত আঞ্চলিক আন্তঃবিদ্যালয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ কালি সামৰণি পৰে। কাহিলিপাৰাৰ মডাৰ্ণ বেডমিণ্টন একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ কমেও 250 গৰাকী উদীয়মান খেলুৱৈয়ে অংশ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীলৈ আগমন। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা। বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আহ্বান। 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

এফ এম এনজোৰ 102.7 মেগাহৰ্জ আৰু নিউজ অন এ আই আৰ মোবাইল এপছোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ আমাৰ কাইলৈৰ অনুষ্ঠানসূচী।

কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55। পুৱা 6:15 নিবেদন কৰা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। কৃষি আলোচনা শুনিবলৈ পাব পুৱা 6:30। তাৰপিছতেই গান্ধী প্ৰসংগ আগবঢ়োৱা হ'ব।

কাইলৈ পুৱা 9:20 শুনিবলৈ পাব আপুনি বিচৰা গীতৰ অনুষ্ঠানটি। পুৱা 10:00 আগবঢ়োৱা হ'ব আকাশবাণী যোৰহাট কেন্দ্ৰৰ দ্বাৰা প্ৰযোজিত ৰঞ্জিত গগৈ ৰচিত এখনি আলক্ষ্য ফাট বিহুৰ পম খেদি। এই আলক্ষ্যখনিৰ তৃতীয় খণ্ড শুনিবলৈ পাব। তাৰ পিছতেই কেইটিমান গীত আগবঢ়োৱা হ'ব।

কাইলৈ দিনৰ 11:05ৰ পৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব।

কাইলৈৰ দিনৰ 1:50 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ মুম্বাই কেন্দ্ৰৰ পৰা শুনিবলৈ পাব। কাইলৈৰ দিনৰ 2:00 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি ২:15 হিন্দী বাতৰি শুনিবলৈ পাব। পুনৰ 2:30 পৰা বিয়লি 4:29 ক্ৰমে আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 4:30 নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ আমৈ। অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ সন্ধিয়া 5:25। কেইটিমান বিহুগীত শুনিবলৈ পাব সন্ধিয়া 5:45। কাইলৈ সন্ধিয়া 6:10 নিবেদন কৰা হ'ব কৃষকবাণী অনুষ্ঠানটি।

কাইলৈ সন্ধিয়া 7:05 বৃন্দগীত শুনিবলৈ পাব। ঋতু বিকাশ বৰাৰ কণ্ঠত দুটি আধুনিক গীত শুনিবলৈ পাব সন্ধিয়া 7:20। সুৰ লহৰী হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ প্ৰচাৰৰ সময়

কাইলৈ নিশা 7:30 বজাত। ৰাইজৰ পদূলিত আকাশবাণী। এই অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ নিশা 8:02 বজাত। নিশা 9:15 বজাত কেইটিমান পুৰণি অসমীয়া গীত শুনিবলৈ পাব আয়তী। অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ নিশা 9:30 বজাত। নিশা 10 বজাৰ লগে লগে অন্ত পৰিব কাইলৈৰ আমাৰ অনুষ্ঠানসমূহৰ। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি। এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ এটি বৃন্দগীত। গীতৰ কথা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

শ্ৰোতাসকলে ইমান পৰে অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও, খন্তেক পিছতেই অসমীয়া বাতৰি শুনিবলৈ পাব।

0: প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ সুদে কয় যে 1998 চনৰ আজিৰ দিনটোতে ভাৰতে পোখৰাণত নিজকে স্বাৱলম্বী বৈজ্ঞানিক শক্তি হিচাপে বিশ্ববাসীৰ আগত ঘোষণা কৰিছিল। ই কেৱল কৌশলগত সামৰ্থ্যৰ বিষয়েই নহয় বৰঞ্চ ভাৰতীয় বিজ্ঞানৰ গভীৰতা ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সাহসক উৎসাহিত কৰা এটা বিবৃতি। উল্লেখযোগ্য যে 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি এই দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনাইছে। কেইবাখনো দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব বুলি তেওঁ মন্তব্য কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কোষ্টাৰিকাত দেশখনৰ বিজ্ঞান, উদ্ভাৱন, প্ৰযুক্তি আৰু দূৰসংযোগ মন্ত্ৰী পাওলা বগান্তেছ জমোৰাৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমাৰ্ঘেৰিটাই এই বৈঠকত দুয়োখন দেশৰ মাজত থকা সম্পৰ্কক অধিক কটকটীয়া কৰিব পৰাকৈ বিভিন্ন কৌশলৰ বিষয়ে আলোচনা কৰা হয় বুলি প্ৰকাশ কৰিছে। কোষ্টাৰিকাত থকা ভাৰতীয় ব্যৱসায়ীসকলক সহযোগ কৰাৰে পৰা সামৰ্থ্য বিকাশ আৰু দ্ৰুত প্ৰভাৱশালী প্ৰকল্প ৰূপায়ণকে ধৰি বহুকেইটা বিষয় সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰা বুলিও শ্ৰীমাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে শ্ৰীমাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথমটো চৰকাৰী কাৰ্যসূচী। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ধৰমশালাত HPCA ষ্টেডিয়ামত খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথক ভাৰতীয় সভ্যতাৰ শৌৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুগমীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। দেশত পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FM ইণ্ডোৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো ৰশ্মিমালা বৰাৰ কণ্ঠত দুটি আধুনিক গীত। প্ৰথম গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

শ্ৰোতাসকলে ইমান পৰে ৰশ্মিমালা বৰাৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীত দুটিৰ কথা আছিল ক্ৰমে হীৰেণ ভট্টাচাৰ্য আৰু ইন্দ্ৰমোহন শইকীয়াৰ। এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰীয়ে।

অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক আনন্দ বক্সীৰ গীতৰ কথা আৰু লক্ষ্মীকান্ত প্যাৰেলালৰ সংগীতেৰে সজোৱা এক দুজে কে লিয়ে বোলছবিখনত লতা মংগেশকাৰ আৰু এছ প্ৰি বালাসুব্ৰমণিয়ামৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকল, এইখিনিতে এটি ঘোষণা শুনো আহক। ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব অহা 14 মে বৃহস্পতিবাৰে বিয়লি 3:30 পৰা 4:00 ভিতৰত। আপোনালোকে নিজৰ প্ৰিয় গীত শুনিবৰ বাবে 9435053214 এই নম্বৰত ফোন কৰি অনুৰোধ কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ্থে নম্বৰটি পুনৰ কৈছোঁ, 9435053214। ঘোষণাটি ইমানেই।

সৰুসুৰি অনুষ্ঠানত এইবাৰ শুনো আহক মজৰু চুলতানপুৰীৰ কথা আৰু আনন্দ মিলিন্দৰ সংগীতেৰে সজোৱা লাল দোপাট্টা মলমল কাবুল ছবিত উদিত নাৰায়ণ, অনুৰাধা পৰৱাল আৰু সংগীতবৃন্দৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত সেয়া আছিল বাজিগাৰ বুল ছবিত বিনোদ ৰাথোৰ আৰু অলকা য়াগনিক। কাইলৈ 12 মে' মঙলবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত শুনিবলৈ পাব মৰিগাঁও জিলাৰ দুৱনি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে হোৱা বিদ্যালয়ৰ শৈক্ষিক দিশ সম্পৰ্কে এটি আলোচনা আৰু লগতে এই বিদ্যালয়খনিত সংলগ্ন হৈ থকা অংগনবাড়ী কেন্দ্ৰৰ কাম কাজসমূহৰ বিষয়ে আন এটি আলোচনা। আলোচনাটি আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। শ্ৰোতাসকল, সুৰলহৰি অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমীৰৰ গীতৰ কথা আৰু আনন্দ মিলিন্দৰ সংগীতেৰে সজোৱা দিলবুল ছবিত অনুৰাধা পৰৱাল আৰু সুৰেশ ৱাডিকাৰৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানৰ শেষত সেয়া আছিল জো জিতা ৱহী সিকন্দৰ বোলছবিত উদিত নাৰায়ণ আৰু সদনা সৰগম সুৰ লহৰী হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে অসমীয়া বাতৰিৰ মুখ্যাংশ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়াই। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা

0: ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25
1: এফএমএনটোৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো লগ পাওঁ আহক অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
2: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ লগ পাওঁ আহক অনুষ্ঠানটি। প্ৰাক স্বাধীনতা আৰু স্বাধীনোত্তৰ কালৰ সন্ধিক্ষণত 1942 চনৰ বিখ্যাত ভাৰতীয়াগ আন্দোলনৰ ধামখুমীয়াত কলিয়াবৰৰ হাতবৰত জন্ম লাভ কৰা অসমৰ সাহিত্য জগতৰ এগৰাকী অফুৰন্ত কৰ্মী, অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ বিভিন্ন প্ৰবন্ধ সমালোচনা সাহিত্যৰে ব্যতিক্ৰমধৰ্মী, জাতীয় সংবেদনশীল অমূল্য অৱদান আগবঢ়োৱা আৰু বিশেষভাৱে জীৱনী সাহিত্যক এক বৈচিত্ৰময় ৰূপত প্ৰতিষ্ঠা কৰা সকলোৰে পৰিচিত অতি বিনয়ী, মৃদুভাষী আৰু সদালাপী সাহিত্যিক সাংবাদিক উপেন্দ্ৰ বৰগটকী। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত লগ পাইছোঁ শ্ৰদ্ধেয় সাহিত্যিক উপেন্দ্ৰ বৰগটকীক। নমস্কাৰ।
3: নমস্কাৰ।
2: অবিভক্ত নগাঁও জিলাৰ কলিয়াবৰত আপুনি জন্মগ্ৰহণ কৰিছিলে।
3: হয়।
2: হাতবৰ তেতিয়া এখন চাগে নিশ্চয় সৰু ঠাই আছিল নহয় জানো?
3: সৰু ঠাই।
2: আপুনি যেতিয়া বুজা হ'ল, সেই বুজা হোৱাত সেই ঠাইখনৰ কথা কেনেদৰে মনত আছে আপোনাৰ?
3: মই জয় জয়তে আকাশবাণী নগাঁও কেন্দ্ৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন সাধাৰণ মানুহক আকাশবাণীৰ মজিয়ালৈ আনিছে দুআষাৰ কথা বতৰা ক'বৰ কাৰণে, মনৰ কথা প্ৰকাশ কৰিবৰ কাৰণে। সেইফালৰ পৰা মই প্ৰথমতে ধন্যবাদ নহয়, কৃতজ্ঞতাই জনাইছোঁ বাৰু। এতিয়া মোক সুধিছে মোৰ জন্মৰ চনটোৰ কথা। সঁচাই মোৰ জন্মচনটোৰ এক বিশেষ বৈশিষ্ট্য আছে। সেইখিনি সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনে চৌদিশে খলগনি তুলিছিল। তেনে এটা পাছৰ জীৱনত তেনে কথা ভাবিলে মোৰ মনটো ভাল লাগে। মই এটা কথা বৰ বিশ্বাস কৰোঁ, সেইটো অৱশ্যে মোৰ নহয়, মহান দাৰ্শনিক ৰুচুৰ কথা, যে জন্মচনে ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলায়। মই তেতিয়া সৰু আছিলোঁ, একো জনা বুজা নাছিলোঁ, কিন্তু পৰোক্ষভাৱেই যেন বুলি কৈছোঁ দেই, পৰোক্ষভাৱেই যেন জন্মচনটোৱে মোৰ অন্তৰত জাতীয় চেতনা, সংগ্ৰামী মনোভাৱ এটা জগাই তুলিছিল। সেই কথাষাৰ মই এই চেগতে কৈ থ'লোঁ।
2: আপুনি যেতিয়া বুজাইছে তেতিয়াহ'লে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে?
3: কৰিলে।
2: হয়। তাৰ পিছৰ পৰিৱেশটো আপুনি কেনেকুৱা পাইছিলে বাৰু?
3: মই 42 চনৰ 26 অক্টোবৰত জন্মগ্ৰহণ কৰিছিলোঁ। তাৰপিছত মই ক্ৰমান্বয়ে ডাঙৰ হ'লোঁ। মোৰ তেতিয়া মনলৈ আহে 42 চনৰ পৰা 50 চনলৈ মাত্ৰ কেইটামান বছৰ, 50ৰ বৰ ভূঁইকঁপে সকলোৰে এটা ভয়ানক অৱস্থাৰ সৃষ্টি কৰিছিল। ৰিণিকি ৰিণিকি মোৰ 50ৰ বৰ ভূঁইকঁপৰ কথা মনলৈ আহে, আৰু মনলৈ আহে আমি কলঙৰ পাৰৰ সন্তান আছিলোঁ। বিখ্যাত কলং নদীয়ে চৌদিশ গোটেই জিলাখনকে কলঙে ধৰি ৰাখিছিল, কলঙে প্ৰাণ প্ৰাচুৰ্যৰে সমৃদ্ধ কৰিছিল। সেই কলঙৰ পাৰতে আমাৰ ঘৰ, কলঙৰ

0: ৰাষ্ট্ৰীয় ঘাইপথ আছিল আৰু তাৰ কাষতে নিচেই কাষতে আমাৰ ঘৰখন। তেতিয়া হাফ পেণ্ট পিন্ধি আমি সেই দৃশ্যবিলাক চাইছিলোঁ, নদীখনেদি মৰা মাছ মাছ উটি আহিছিল, কি যে একে গছ গছনি উটি আহিছিল, সেইবিলাকে মোৰ মনত প্ৰভাৱ পেলাইছিল। চাইছিলোঁ যে প্ৰকৃতিৰ এক সময়ত কেনে ৰূপ ধাৰণ কৰিব পাৰে। সেই কথাষাৰ মই এই চেগতে মানে 50ৰ বৰ ভূঁইকঁপৰ কথা মই কৈ থ'লোঁ। মোৰ হয়তো তেতিয়া 8 বছৰমান বয়স হৈছিল। সেই 8 বছৰীয়া জীৱনত শৈশৱত এনে মনলৈ অহা ভাৱবিলাক এতিয়াও স্মৃতি হৈ আছে, সেই কথা মই ক'ব পাৰোঁ। ঘৰখনৰ কথা ক'বলৈ গ'লে অতীতলৈ যাব লাগিব। আমি আচলতে উজনিৰ মানুহ আছিলোঁ।
1: হয়,
0: আমাৰ বংশৰ এজন খুৰা প্ৰবোধ কুটুকী, তেখেত মহান স্বাধীনতা সংগ্ৰামী আছিল। প্ৰবোধ কুটুকীয়ে বৰ বিতংকৈ ব্যাখ্যা কৰিছে আৰু মান ভগনৰ দিনত বহুত মানুহ উজনিৰ বহুত মানুহ দিহিঙে দিপাঙে গৈছিল। আমাৰ পূৰ্বপুৰুষ আজো ককাহঁতো আহিছিল এই তাহানিৰ নগাঁৱৰ আৰু এতিয়াৰ মৰিগাঁওৰ জিলাৰ চৰাইবাহী নামৰ ঠাইখনলৈ। চৰাইবাহীৰে হেকোদাংবৰীত, সেই হেকোদাংবৰীত থিতাপি লৈছিল আৰু পূৰ্বপুৰুষহঁত অৰ্থাৎ ককাদেউতাহঁত অহাৰো এটা কাৰণ আছিল। মৌজাদাৰৰ দায়িত্ব দি খিতাপি মানুহ আছিল, সেইকাৰণে বোধহয় মৌজাদাৰৰ দায়িত্ব লৈ পেলাই এই চৰাইবাহী মৌজালৈ আহিছিল। তাৰে এটা থাল চৰাইবাহীত ৰৈ গ'ল, হেকোদাংবৰীত ৰৈ গ'ল। আন এটা থাল আমাৰ ককাদেউতা আন এজন কলিয়াবৰলৈ আহিবলগীয়া হ'ল। চতিয়াল মৌজা নামৰ এটা মৌজা চলাবৰ কাৰণে এজন ককাদেউতাক দায়িত্ব দিলে আৰু সেই ককাদেউতাৰ লগত দেউতা আহিছিল। দেউতাই সৰুতেই ককাদেউক নিজৰ আমাৰ নিজৰ ককাদেউক হেৰুৱাইছিল, গতিকে তেওঁ বৰদেউতাকৰ আশ্ৰয়ত ডাঙৰ দীঘল হৈছিল। তেতিয়া সেই দেউতা প্ৰিয়নাথ, দেউতাৰ নাম আছিল প্ৰিয়নাথ কুটুকী। তাৰপিছত দেউতাই সেই চতিয়ালৰ হাতবৰত ঘৰ কৰিলে। তেনেকৈ আমি সেই হাতবৰতে শৈশৱকালটো অতিবাহিত কৰিছিলোঁ। শৈশৱৰ মধুৰ স্মৃতি বহু আছে। তাৰ ভিতৰত শৈশৱত থাকোঁতেই মই হাতবৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। মোৰ দাদা, তেওঁ আছিল কৃতি শৰ্মা কুটুকী, তেওঁ আৰু শেষত ভাই দুটাইও হাতবৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল। ভণ্টি দুজনীও তাতে অধ্যয়ন কৰিছিল।
1: হাতবৰ প্ৰাথমিক বিদ্যালয়তে আপোনাৰ শিক্ষা জীৱন আৰম্ভ হ'ল। আপোনাৰ দেউতাৰ প্ৰসংগ যেতিয়া আহিছে, মোৰ এটা কথা মনত পৰিছে যে প্ৰিয়নাথ শৰ্মা তেখেতক চিনি নোপোৱা মানুহ নাছিল বোলে। হয়, আৰু সেইখিনি সময়ত শিলঘাটৰ পৰা নগাঁৱলৈ এখন বাছ গৈছিলে আৰু বাছখনৰ কাৰণে বিভিন্ন ঠাইৰ পৰা মানুহ আহি পেলাই সেই আপোনালোকৰ ঘৰৰ ওচৰতে ৰৈ থাকে আৰু আপোনাৰ দেউতাকে মাটিনি চাহ খুৱায়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছিল কি, তেখেত পত্নীহাৰা হোৱাৰ পিছত নিজৰ সন্তানকেইটিক ডাঙৰ দীঘল কৰাৰ উপৰিও আলহী অতিথিক তেখেতে খুব সুন্দৰকৈ সৎকাৰ কৰিছিলে।
0: দেউতাৰ কথা ক'বলৈ গ'লে বহুখিনি কথাই ক'ব লাগিব। দেউতাৰ শিক্ষা দীক্ষা নাছিল, কিন্তু বৰ প্ৰভাৱশালী মানুহ আছিল। দেউতাক সকলোৱে, অঞ্চলটোৰ মানুহে খুৰাইদেউ বুলি মাতিছিল। বহুতৰ মুখত খুৰাইদেউ শব্দটো ওলায়। খুৰাইদেউ বুলিলে দেউতাক মানে

0: অসীম শ্ৰদ্ধা কৰিছিল। আৰু দেউতা অতিথিপৰায়ণটো আছিলেই, দুৰ্দান্ত সাহসীও আছিল। দেউতাৰ গুণৰ কথা কি ক'ম, দেউতাই আমাক মানুহ কৰিবৰ কাৰণে যি পাৰে যতপৰণ আছে চেষ্টা কৰিছিল। মই এটা সাধাৰণ উদাহৰণ দিওঁ, সৰু সুৰা ঘটনাই যে কেনেধৰণৰ প্ৰভাৱ পেলায় সেইটো পিছলৈ আহি ল'ব। যে আমাৰ ঘৰৰ সন্মুখতে ৰাষ্ট্ৰীয় ঘাইপথটো গৈছে, সেই ৰাষ্ট্ৰীয় ঘাইপথেদি যান বাহনৰ চলাচল অবিৰাম হৈ থাকে। তেতিয়া অৱশ্যে আজিৰ তুলনাত কম, আজিৰ দৰে যিটো ব্যাপক প্ৰয়োগৰ যান বাহনৰ তেতিয়া কম, কিন্তু এটা সাধাৰণ কথা, অতি সাধাৰণ ঘটনা, সাধাৰণ যদিও অসাধাৰণ ঘটনাটো ক'ব খুজিছোঁ। এবাৰ এখন ট্ৰাকৰ পৰা নে কিহৰ পৰা বহুত সা সম্পত্তি পৰিছিল গাড়ীখনৰ পৰা, তাত টকা পইচাও আছিল। গাড়ীগৰাকীয়ে সেই কথা গম পোৱা নাছিল হয়তো। তাৰপিছত মোৰ তলৰ ভাইটো বৰুণ, সি ওলাই যায়, সৰু, সিও সৰু আছিল তেতিয়া। সি মানে সেই টকাৰ বেগটো লৈ আনিছিল, দেউতা এনেকৈ আছিল দেউতাৰ হাতত দিয়াত। দেউতাই তাক কৈছিল, তই এতিয়াই গৈ পেলাই তাতে পেলাই থৈ আহগে, তই নুচুবি এইবিলাক, নানিবি আনিবি। মোৰ সেই কথাষাৰ, দেউতাৰ সেই কথাষাৰ মনত পৰে। দেউতাই এনেধৰণৰে মানে প্ৰলোভনক প্ৰশ্ৰয় নিদিয়া বিধৰ মানুহ আছিল।
1: আৰু সেই ঘৰখনৰ এটা ডাঙৰ বৈশিষ্ট্য আছিলে কি, তালৈ অসমৰ সকলো শ্ৰেণীৰ বুদ্ধিজীৱী, বিভিন্ন ৰাজনৈতিক দলৰ মানুহ সমবেত হৈছিলে, আৰু তেখেতে সকলোৰে লগত সমানে ব্যৱহাৰ কৰিছিল।
0: অঁ, এইটো কথা কিন্তু বৰ ভাল প্ৰশ্ন কৰিছে। আমাৰ ঘৰখন কেন্দ্ৰস্থল আছিল,
1: হয়,
0: উজনি নামনিৰ কেন্দ্ৰস্থল আছিল, ভালে সংখ্যক বিখ্যাত ব্যক্তি আমাৰ ঘৰলৈ আহিছিল, আমাৰ ঘৰত আছিল। বুৰঞ্জীবিদ সাহিত্যিক বেণুধৰ শৰ্মাৰ সেইখন ভাতঘৰৰ দৰে আছিল। এতিয়া প্ৰশ্ন হ'ব পাৰে যে তিৰোতা মানুহ নোহোৱা ঘৰখনত কেনেকৈ ভাতঘৰ হ'ব পাৰিছিল। দেউতাই তাৰো ব্যৱস্থা কৰিছিল, দেউতা সকলোৰে প্ৰিয় আছিল। দেউতাই তেতিয়া মানে বংশ পৰিয়ালৰ কাৰোবাক মাতি আনি ৰন্ধনবিদ্যাত লগাই দিয়ে আৰু মানুহক তেওঁলোকৰ দ্বাৰাই আপ্যায়ন কৰায়। বেণুধৰ শৰ্মাৰ এই ঘৰখন নিজৰ ঘৰ বুলি যোগেন্দ্ৰ নাৰায়ণ ভূঞাই এঠাইত কৈছে যে কেতিয়াবা ভাব হয় যে প্ৰিয়নাথ কটকীৰ ঘৰ নে বেণুধৰ শৰ্মাৰ ঘৰ আমি ভাবি অবাক হওঁ। অকল বেণুধৰ শৰ্মা বুলিয়েই নহয়, পৰৱৰ্তী কালত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অজিত কুমাৰ শৰ্মা, এনেবিলাক লোকো আমাৰ ঘৰত আছিল। বাগ্নীবৰ নীলমণি ফুকন, সৈয়দ আব্দুল মালিক, সেইফালেদি গ'লে আনন্দচন্দ্ৰ, বকুল বনৰ কবি আনন্দচন্দ্ৰ বৰুৱা, এইসকল সেইফালেদি গুৱাহাটী বা আন ঠাইলৈ গ'লে আমাৰ ঘৰত ভুমুকি মাৰি গৈছিল। আৰু সেয়াতো সেয়াই যে দেউতা এনেকুৱা, বাছখনলৈ আহি বাছৰ কাৰণে অপেক্ষা কৰা মানুহকো দেউতাই বহুত সময় হ'লে আহা চাহকাপো খাই যোৱা, এনেকৈ চাহ খুৱাইছিল, এনেকুৱাই আছিল দেউতা। সেই প্ৰভাৱটো কিন্তু আমাৰ জীৱনতো পৰিল বুলি ক'ব পাৰোঁ, ক'ব পাৰোঁ।
1: গোটেই ঘৰখনৰ ওপৰতে তেখেতৰ প্ৰভাৱ,
0: সেই প্ৰভাৱ পৰি আছে।
1: মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি এছোৱা সময় হাতবৰত পঢ়িলে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আপুনি জামুগুৰিহাটলৈ গ'লগৈ, সেই সম্পৰ্কে অকণ কওকচোন। আপোনাৰ জামুগুৰিহাটৰ সেইখিনি সময়ৰ প্ৰভাৱ আপোনাৰ জীৱনত কেনেকৈ পৰিছে?
0: মই জামুগুৰিহাটৰ,
1: জামুগুৰিহাট মানে আমাৰ উত্তৰ পাৰ,
0: উত্তৰ,
1: হয় হয়।
0: তাৰ আগতে এইটো কথাও কৈ থ'ব লাগিব, সেই সময়ছোৱাত বৈবাহিক সম্পৰ্ক কুলিয়াবৰ

0: আৰু উত্তৰ পাৰৰ জামুগুৰি, চতিয়া, চাৰিআলি এই অঞ্চলৰ মাজত বৈবাহিক সম্পৰ্কটো বৰ বেছি পৰিমাণে হৈছিল। মোৰ মামাহঁতৰ ঘৰ আছিল জামুগুৰিত। সৰুতে মাতৃহাৰা হোৱাত দুখ কষ্ট, অৱশ্যে মা ঢুকোৱাৰ অলপ দিনৰ আগতে মোক মামাহঁতৰ ঘৰলৈ লৈ গৈছিল। খমান শ্ৰেণীত মই মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। গতিকে মোৰ আদি শিক্ষা হাতবৰ এল পি স্কুলতো, প্ৰাথমিক বিদ্যালয়তো হৈছিল, আৰু মামাহঁতৰ ঘৰত থাকোঁতে চিলাবন্ধা মজলীয়া বিদ্যালয়তো হৈছিল। গতিকে এই দুই ঠাইৰ প্ৰভাৱ পৰিছিল। গতিকে এই দুই ঠাইৰ প্ৰভাৱে মোৰ জীৱনটো গঢ়াত বহু পৰিমাণে সহায় কৰিছিল। হাতবৰত যেনেকৈ মই কেশৱ গোস্বামী, অতি শ্ৰদ্ধেয় শিক্ষক, অতুল গোস্বামীৰ, ৰজনী গোস্বামীৰ ছাৰক পাইছিলোঁ, তেওঁলোকে আদি শিক্ষাত সহায় কৰিছিল, তেনেকৈ জামুগুৰিত মই চিলাবন্ধা এম বি এ স্কুলত পঢ়োঁতে বহুত কীৰ্তিমান শিক্ষকক পাইছিলোঁ, সেইসকলে গঢ়ি তুলিছিল। তাৰপিছত প্ৰাথমিক বিদ্যালয় জামুগুৰিৰ চিলাবন্ধা এম বি এ স্কুলৰ পৰা পাৰ কৰিলোঁ। তাৰপিছত মোক জামুগুৰি হাইস্কুলত ভৰ্তি কৰি দিলে। জামুগুৰি হাইস্কুলত কি ক'ম আৰু, জামুগুৰি হাইস্কুলত পঢ়োঁতে তেতিয়া পৰৱৰ্তী কালত বিখ্যাত হৈছিল কেশৱ মহন্ত, পোৱালবৰুৱা অৱশ্যে ৰাজনৈতিক ধাৰাতহে, গোলোক ৰাজবংশী ৰাজনৈতিক ক্ষেত্ৰৰে, বীৰেণ বৰগতিকে সাহিত্য ক্ষেত্ৰত, এইসকলক তল শ্ৰেণীত পৰি থকা আমি দূৰৰ পৰাই মানে প্ৰণাম জনাইছিলোঁ। তেওঁলোকে নৱম দশম শ্ৰেণীতহে পঢ়াইছিল। তেতিয়াই কেশৱ মহন্তৰ বৰ সুনাম হৈছিল, তেতিয়াই কবি সাহিত্যিক হিচাপে বীৰেণ বৰগতিকীৰ নাম আছিল। সেইসকলৰ মানে প্ৰভাৱ বুলি নকওঁ, কিন্তু সেইসকলৰ মানে যিটো দৰ্শন, সেইসকলৰ সেই কথা, সেইবিলাকে মোৰ মনত প্ৰভাৱ পেলাইছিল সাহিত্যৰ প্ৰতি, সাহিত্য জগতৰ প্ৰতি।
1: তাৰপৰা আপুনি হাইস্কুল পাছ কৰিলে জামুগুৰিৰ পৰা?
0: হাইস্কুল পাছ কৰা নাই। তাৰপৰা মই ফাইভলৈকেহে পঢ়িছিলোঁ, সেইখিনিতেই প্ৰভাৱ পেলাইছিল। তাৰপৰা মইতো জামুগুৰিত ছবছৰমান থাকিলোঁ, ছয় সাত বছৰ। মই আকৌ মানে মোৰ জন্মঠাইলৈকে আহিলোঁ। আহি পেলাই এই জখলাবন্ধাত পঢ়িলোঁ। জখলাবন্ধা শাখা স্কুল বুলি কয়। শাখা স্কুলনো কি, স্বাভাৱিকতে তোমাৰ মনত প্ৰশ্ন হ'ব। শাখা স্কুল মন কৰিবলগীয়া, সেইখিনি সময়ত কুলীয়া বৰৰ শিলঘাটত এখন হাইস্কুল হৈছিল, পুৰণা হাইস্কুল। তাৰপিছত কুলীয়াবৰ এটা বৃহৎ অঞ্চল, গতিকে বৃহৎ অঞ্চলটোৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাক শিলঘাটত গৈ পঢ়াটো বৰ সমস্যা। গতিকে দূৰদৰ্শী, শিক্ষানুৰাগী, বিদ্যুৎসাহী লোকসকলে জখলাবন্ধাত এখন শাখা এম ই স্কুল কৰিলে। এই যে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে শাখা স্কুল কৰিলে, সেইটো জানিবলগীয়া কথা। অসমত সেইখনেই প্ৰথম শাখা স্কুল। তাৰপিছত মই শাখা স্কুলত পঢ়িছিলোঁ, জখলাবন্ধা শাখা এম ই স্কুলত। তাৰপৰা এম ই পাছ কৰিলোঁ। পিছত অৱশ্যে সেই শাখা স্কুলখন সময়ৰ লগে লগে মানে লুপ্ত হ'ল, হাইস্কুলৰ পৰ্যায়লৈ গ'লগৈ জখলাবন্ধা হাইস্কুল। শাখা স্কুলখন তেনেকৈয়ে থাকিল। গতিকে মই কুলীয়াবৰ হাইস্কুলৰ পৰাই শেষত গৈ চেবনৰ পৰা, এতিয়া অলপ ডাঙৰ হ'লোঁ আৰু, জখলাবন্ধা কুলীয়াবৰ হাইস্কুললৈ গ'লোঁ। কুলীয়াবৰ হাইস্কুলৰ পৰাই মানে 1962 চনত মানে তেতিয়া প্ৰৱেশিকা বুলি কৈছিল, হাইস্কুল শিক্ষান্ত নাছিল, কুলীয়াবৰ হাইস্কুলৰ পৰাই। সেইটোৱে এটা ডাঙৰ কথা, কি অৱস্থা মানে হেৰি। কেতিয়াবা পথাৰৰ মাজে মাজে যাওঁ, সোণাৰী গাঁৱৰ পথাৰৰ মাজে মাজে খোজকাঢ়ি লগৰ দল বান্ধি যাওঁ।
1: কেতিয়াবা হাতবৰৰ পৰা যোৱা কোন আছিল
0: লগ, মানে আছিল তেওঁলোক, কিন্তু বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হ'ল, বৰ ধেমেলীয়া, বৰ উৎপতীয়া আছিল।

0: পেলাই ট্ৰেইনত উঠি পেলাই শিলঘাটলৈ যাওঁ। কিন্তু শিকি আৰু পকৰ একেটাই বুলি এইটো, কিন্তু কথা মানে হেৰিয়েই কষ্টহে
1: হয়।
0: জখলা বন্ধালৈ খোজকাঢ়ি যাওঁ, আকৌ ট্ৰেইনত উঠাৰ চখতে শিলঘাটত নামো, আকৌ শিলঘাট ষ্টেচনৰ পৰা কলিয়াবৰ হাইস্কুললৈ প্ৰায় 2 কিলোমিটাৰ খোজ। এইবিলাক মানে তেতিয়া এই শৈশৱৰ এটা হেৰি, কিন্তু তেনেকৈ খোজকাঢ়ি গ'লেই দেখোন হয়। ক'ব লাগিব মোৰ হাইস্কুলৰ অন্তত কেইগৰাকীমান শিক্ষকৰ কথা খুব থৰতে কওঁ। তেতিয়া হাইস্কুলত, কলিয়াবৰ হাইস্কুলত পঢ়োঁতে এই এজন শিক্ষক আছিল, তেখেতৰ নাম আছিল কমলাকান্ত গগৈ। কি যে ছাত্ৰৰ প্ৰতি দায়িত্ব সেই শিক্ষকজনৰ! পঢ়াত আমি বেয়া নাছিলোঁ, সেইকাৰণেই বোধহয় বেয়া নাছিলোঁ কাৰণেই যে টেষ্ট দিয়াৰ পিছত, বাছনি পৰীক্ষা দিয়াৰ পিছত ছাৰে মানে টেষ্টৰ পিছত আমাৰ ভাল ৰিজাল্ট কৰিবৰ কাৰণে মোৰ আৰু দুজন বন্ধুক লগত আনি শিলঘাটৰ জাহাজ কোম্পানীৰ ঘৰ এটালৈ লৈ আনিলে গগৈ ছাৰে। লৈ আনিলে আৰু তাত বোলে মই তহঁতক 3টা বিষয় পঢ়াম, অংকত মই বৰ দুৰ্বল আছিলোঁ, ইংৰাজী আৰু সংস্কৃত এইবিলাক ছাবজেক্ট। তাৰপিছত ছাৰে আমাক পঢ়াইছিল, ছাৰৰ সেইখিনি গাইডলাইনে, ছাৰৰ সেইখিনি শিক্ষাই আমাক বহুত উপকাৰ কৰিলে। মই বৰ ভাল ৰিজাল্ট কৰিব নোৱাৰিলেও উচ্চ দ্বিতীয় শ্ৰেণী পাইছিলোঁ। সেইখিনি সময়ত কিন্তু দ্বিতীয় শ্ৰেণীৰো এটা বেলেগ মূল্য আছিল আমাৰ দিনত। আৰু ছাৰৰ খুব সাধাৰণ কথা এটা মই কৈ থওঁ, সংস্কৃতৰ প্ৰতি মোৰ যে বৰ ভাল হেৰি হ'ল, সংস্কৃতত যে অলপ ভাল কৰিব পাৰিলোঁ পৰৱৰ্তী জীৱনত, সেই ছাৰৰে প্ৰভাৱ। গতিকে সেই ঋণ স্বীকাৰ কৰিবই লাগিব। ছাৰে এবাৰ ক্লাছ 7ত মোৰ সংস্কৃতৰ উচ্চাৰণ বৰ ভাল নোহোৱাৰ কাৰণে ছাৰে এইবুলি কৈছিল, মই বামুণৰ ল'ৰা হ'বলৈ আহিছ, উচ্চাৰণটো শুদ্ধ কৰি ক'ব নোৱাৰ সংস্কৃতৰ উচ্চাৰণ, এইবুলি দকপ লগাইছিল। তাৰপিছত কি হ'ল, সংস্কৃতৰ প্ৰতি মোৰ ইমান মানে ভাল ভাৱ শ্ৰদ্ধা আকৰ্ষণ বাঢ়ে, সংস্কৃতত মই মেট্ৰিকত বৰ ভাল নম্বৰেই পাইছিলোঁ, 80 কোনোমতে নাপালোঁ, কিন্তু 78 নে কিমান পাইছিলোঁ। আৰু এম এ পঢ়োঁতে মই লিটাৰেচাৰ গ্ৰুপটো আছিল মোৰ, সাহিত্যৰ হেৰিটো লৈছিলোঁ মই, তেতিয়া সংস্কৃতৰ কাগজ পেপাৰখনত মই মানে সৰ্বাধিক নম্বৰ পাইছিলোঁ। গতিকে কৃতজ্ঞতা স্বীকাৰ কৰাটো উচিত, আৰু এই ক্ষেত্ৰত মই গগৈ ছাৰৰ নাম লৈছোঁ।
1: আপুনি হাইস্কুলীয়া জীৱন কলিয়াবৰত কটালোঁ, তাৰপিছত আপুনি
0: হাইস্কুলীয়া জীৱনৰ আকৌ কথাত কথা ওলায়ে থাকে, মহা দিগদাৰ। হাইস্কুলীয়া জীৱনতে মোৰ কিন্তু কলিয়াবৰ সমাজ জীৱনৰ লগত এটা সুসম্পৰ্ক ঘটিছিল।
1: মেট্ৰিক পাছ কৰাৰ পিছত আপুনি পৰৱৰ্তী পৰ্যায়ত ক'ত পঢ়িবলৈ আহিলে?
0: বিবৰুৱা কলেজত পঢ়িলোঁ।
1: হয়
0: নাই, আৰু মই মানে কেতিয়াও কাৰোবাৰ উপকাৰ পাহৰিলে পৰাপক্ষত মই কেতিয়াও নাপাহৰোঁ।
1: হয়,
0: আমাৰ ঘৰখন একেবাৰে নিম্ন মধ্যবিত্তৰ আছিল, দেউতাই কোনোমতে আমাক মানুহ কৰিবলৈ যত্ন কৰিছিল। দেউতাৰ প্ৰসংগ আকৌ আহিল, দেউতা মেট্ৰিকত ভালদৰে হেৰি ৰিজাল্ট কৰাৰ পিছত বাৰু যিয়েই নহওক, তাৰপিছত কলেজততো পঢ়িবই লাগিব। দেউতাৰ এজন ভাগিনীয়েক আছে লক্ষী শৰ্মা, দেউতাক ক'লে মই লক্ষীদাৰ নাম ল'বই লাগিব, মোৰ এখন কিতাপ তেখেতৰ নামত উচৰ্গা কৰিছোঁ, যেনেকৈ মোৰ একেলগতে এখন কিতাপত মানে মামাৰ নাম গোলাপ বৰুৱা তেওঁ উচ্চাৰণ কৰিছোঁ। লক্ষীদাই ক'লে যে তাক মই, তাৰ দায়িত্ব মই লৈছোঁ, এনেকৈ কৈছিল, তাৰ দায়িত্ব মই লৈছোঁ, মই লৈ যাম তাক গুৱাহাটীত পঢ়িব। গতিকে মই লক্ষীদাৰ সেই কথাটোতো পাহৰিলে পাপে চুব। তাৰপিছত মই কটনত সেই সময়ত ছিট পালোঁহেঁতেন, কিন্তু মোৰ আগ্ৰহ আছিল সৰুৰে পৰা

0: সাহিত্যৰ প্ৰতি, আৰু সেইখিনি সময়ত গুৱাহাটীৰ বিবৰুৱা কলেজখনৰ মানে সাহিত্যৰ হেৰি হিচাপে বৰ সুনাম আছিল, বৰ খ্যাতি আছিল। মোৰো এনে সাহিত্যৰ প্ৰতি আগ্ৰহ। তাত তেতিয়া মানে এইসকল প্ৰতিষ্ঠিত, সুপ্ৰতিষ্ঠিত যোগেশ দাস, নিৰ্মল প্ৰভা বৰদলৈ, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, এইসকল বিবৰুৱা কলেজৰ অধ্যাপক আছিল। মই বিবৰুৱা কলেজত এডমিশ্যন ল'লোঁ, বিবৰুৱা কলেজত। সেয়ে মই বিবৰুৱা কলেজত পঢ়িলোঁ। বিবৰুৱা কলেজৰ প্ৰায় মই স্নাতক ডিগ্ৰী ল'লোঁ 1966 চনত, আৰু বিবৰুৱা কলেজত পঢ়োঁতে মই এটা বৌদ্ধিক পৰিৱেশৰ লগত মানে এটা সংস্পৰ্শ পাইছিলোঁ, আৰু বিবৰুৱা কলেজৰ ইউনিয়নৰ নানান হেৰি অনুষ্ঠানত আগভাগ লৈছিলোঁ। এয়ে মোৰ বিবৰুৱা কলেজক মই পাহৰিব নোৱাৰোঁ।
1: হয়, আপুনি সেইখিনি সময়ত গুৱাহাটী যেতিয়া আছিলে, সেইখিনি সময়ত আপুনি পঢ়াৰ লগে লগে আপুনি সাহিত্য চৰ্চাও কৰিছিলে, আৰু আমি জনাত আপুনি সাংবাদিক হিচাপেও এটা স্বীকৃতি পাইছিলে সেইখিনি সময়ত।
0: কথাবিলাকতো বৰ দীঘলীয়াই হৈ যায়। আচলতে সাংবাদিকতাৰ কথা সুধিলা, এই সাংবাদিকতাই মই খুব চমুকৈ হ'লেও ক'ব লাগিব, সাংবাদিকতাৰ প্ৰতি মোৰ আগ্ৰহ হৈছিল এই হাইস্কুলত পঢ়ি থকা অৱস্থাৰ পৰাই।
1: হয়, আপোনাৰ এটা পৰিচয় হৈছে সাংবাদিক সাহিত্যিক উপেন্দ্ৰ বৰকটকী, নহয় জানো?
0: হয়, সেই সাংবাদিকতাই পিছে মোক নেৰিলে।
1: হয়,
0: হাইস্কুলত পঢ়োঁতে মই মানে বাতৰি কাকতৰ প্ৰতি কি আগ্ৰহ, মই জখলাবন্ধাত গৈ পেলাই, নতুন অসমীয়াখন তেতিয়া চলিছিল মাত্ৰ, জখলাবন্ধাত ৰামচৰণ গুপ্তা বুলি এজনৰ তাত কাগজখন লৈছিল, মই হাতবোৰৰ পৰা খোজকাঢ়ি বাতৰি কাকত পঢ়িবলৈ জখলাবন্ধালৈ গৈছিল, আৰু বাতৰি লিখাৰ অভ্যাস তেতিয়াই কৰিছিলোঁ, আৰু সেই বাতৰি লিখি শ্ৰৱণী সত্ৰৰ মহেন্দ্ৰ মহন্ত বুলি এজন আদৰ্শ শিক্ষক আছিল, তেখেত কলিয়াবৰ অঞ্চলৰ বাতৰি দিওঁতা আছিল, তেখেতৰ হাতত বাতৰি দিওঁ, আৰু বাতৰি তেখেতে নতুন অসমীয়ালৈ পঠিয়াই দিয়ে, আৰু নতুন অসমীয়াত সেই বাতৰিটো মই যেনেকৈ লিখিছোঁ প্ৰায় অলপ ইফাল ইফাল কৰি ঠিককৈ দিয়ে ওলায়। তাৰপিছত মোৰ মনটো এনেকুৱা ভাল লাগে যে ছপাৰ, মোৰ নিজৰ ছপা আশাৰত বাতৰি ওলাইছে, সেই হেৰিটোৱে মোক নেৰিলে আৰু। দৈনিক অসম বা হেৰিত পাছতে মই জড়িত হ'লোঁ, কিন্তু
1: সাংবাদিকতাৰ
0: বিবৰুৱা কলেজত পঢ়ি পেলাই তাৰপিছত স্নাতক ডিগ্ৰী ল'লোঁ। এইখিনিতে অলপ আৰ্থিক দুৰ্দশাই এৰা নাছিল, গতিকে মই কি কৰিম, হেৰি ডিগ্ৰী লোৱাৰ পিছত মোৰ আন এজন শুভান্যুদ্ৰায়ী, মোৰ হিতাকাংক্ষী, অলপ আত্মীয়ই তেওঁ, খগেন্দ্ৰনাথ শৰ্মা বুলি এজনে তেতিয়া জখলাবন্ধাত এখন হাইস্কুল আৰম্ভ কৰিছিল, জখলাবন্ধা হাইস্কুলখন। তাৰপিছত মোক ক'লে তই ইয়াত জখলা আমাৰ স্কুলত কাম কৰিব লাগিব, মাত্ৰ 75 টকা দৰমহা, সেই সময়ত 75 টকাৰ বৰ মূল্য দেই। তাৰপিছত জখলাবন্ধা হাইস্কুলত শিক্ষকতা কৰিলোঁ দুবছৰ। জখলাবন্ধা হাইস্কুলত দুবছৰ শিক্ষকতা কৰাৰ পিছত পইচা কেইটামান গোটাই মেলি লৈ এম এ পঢ়িবলৈ গ'লোঁ। এম এ পঢ়িবলৈ গৈ সেই সাংবাদিকতাৰ কথা এতিয়া আহিব, অ' জখলাবন্ধা হাইস্কুলত থাকোঁতেই পইচা কেইটামান 75 টকাৰতো আৰু একো নহয়, মই কলিয়াবৰৰ দৈনিক অসমৰ নিজা বাতৰি দিওঁতা মোৰ নিযুক্তি দিলে। বোধহয় এই ক্ষেত্ৰত পৰোক্ষভাৱে মই যোগেশ দাসৰ, মোৰ বোধহয় দেই, যোগেশ দাস তেতিয়া দৈনিক অসমৰ এছিষ্টেণ্ট এডিটৰ, যোগেশ দাসে বোধহয় মোৰ কথা কৈছিল নেকি। তাৰপিছত মই কলিয়াবৰ হ'লোঁ নহয় দুবছৰ, প্ৰায় দুবছৰ সংবাদদাতা, এম এ পঢ়িবলৈ আহি নাম লগালোঁ, পঢ়ি এবছৰ গ'ল প্ৰিভিয়াছত। প্ৰিভিয়াছত যোৱাৰ পিছত এদিন মানে ৱাৰ্ডেনৰ নামত, তেতিয়া ৱাৰ্ডেন বুলি কৈছিল ইউনিভাৰ্চিটি, মই হোষ্টেলত আছিলোঁ বাৰু, যি নহওক মোলৈ এখন চিঠি গ'ল, ৱাৰ্ডেনৰ কেয়াৰ অফত দিছিল। সেই সময়ত দুই

0: নিগ অসমৰ সম্পাদক কৃপ্তিনাথ হাজৰিকাই, তেখেতে লিখিলে, অতি কম কথা কয় মানুহজনে, এনেকৈ লিখিছিল, এই চিঠিখন পোৱাৰ লগে লগে মোক কাইলৈ সন্ধিয়া আমাৰ কাৰ্যালয়ত, মোৰ কাৰ্যালয়ত যেন দেখা কৰে। আচৰিত কথা, চিঠিখন মোক দিলে ৱাৰ্ডেনে, মই গ'লোঁ, তেখেতক দেখা কৰিলোঁ। তেখেতে অন্য নকৰি বহিবলৈ দিলে, ক'লে যে বাতৰি কাকতত চাকৰি কৰিব, ছাব এডিটৰ। মোৰতো মানে মহাবুমুৰত পৰিলোঁ। মই গ'লোঁ এম এ পঢ়িবলৈ, এম এ পঢ়া মোৰ ইচ্ছা, তাৰপিছত আকৌ এতিয়া বাতৰি কাকতৰ চাকৰি। মই বোলো মই ভাবি চিন্তি উত্তৰ দিব লাগিব ছাৰ, মই ভাবি চিন্তি দিম, বোলে পৰহিৰ ভিতৰত মোক জনাই দিব। মই দাদা খেতি শৰ্মাক সুধিলোঁ, বোলে তইতো পঢ়িবলৈহে গৈছিলি, তথাপি একো নকওঁ, তোৰ যি ভাল ইচ্ছা, যোৰ যি ইচ্ছা তাকে কৰিবি। তাৰপিছত ট্ৰিবিউন প্ৰতিষ্ঠান, এটি সম্ভ্ৰান্ত প্ৰতিষ্ঠান, ট্ৰিবিউন প্ৰতিষ্ঠানৰ পৰা দৈনিক অসম ওলায়, তেতিয়া ৰোমাঞ্চ, মনটো বৰ মানে ৰোমান্টিক মনৰ মানুহ, বাতৰি কাকতৰ চাকৰি বুলিলেই এটা হেৰি, আৰু তেতিয়াৰ বেছ বাতৰি কাকতৰ চাকৰিক বৰ গুৰুত্ব দিছিল, তাতে দৈনিক অসম। তাৰপিছত মই ক'লোঁ, তেখেতক ক'লোঁ, অঁ কৰিম, সেয়াই মোৰ সাংবাদিকতাৰ মানে সাংবাদিকতাই নেৰা কাহিনী সেয়াই। তেতিয়া মই পূৰ্ণকালীন সাংবাদিক হ'লোঁ, তাত 4 বছৰ কৰিলোঁ।
1: শ্ৰোতাসকলে ইমান পৰে লগ পাওঁ আহক অনুষ্ঠানটিত সাহিত্যিক সাংবাদিক উপেন্দ্ৰনাথ বৰকটকীদেৱৰ সৈতে হোৱা কথা বতৰা শুনিলে। তেখেতৰ সৈতে কথা বতৰাত অংশগ্ৰহণ কৰিলে লেখক চিদানন্দ দেৱগোস্বামীয়ে। অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ লোকসংগীতৰ অনুষ্ঠান। অনুষ্ঠানত শুনো আহক বীণা, বৰকাকতি আৰু সংগীসকলে পৰিৱেশন কৰা জেং বিহু।
2: আনিছোনে?
3: আনিছো, আনিছো।
2: তালযোৰ আনিছনে?
3: আনিছো।
2: আহ।

থেকেছি মেকেছি যা কইবা

0: অনুষ্ঠানৰ শেষত সেয়া আছিল গীত বোলছবিত মহেন্দ্ৰ কাপুৰ আৰু লতা মংগেশকাৰ। পুৰণি হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশা কইনাধৰৰ ৰাজ্যিক অতিথিশালাত কটাব। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22 ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব। ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ গুৱাহাটীত উপস্থিত হৈছে। লগতে বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 পৰা দুপৰীয়া 2 কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পন্তলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বটাঘুলি, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখা

0: তিষ্ঠিব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষী উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত দলৰ কেইবাটাও কোষৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰা আৰম্ভ কৰি ভোটগণনাকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীগগৈয়ে কয় যে কংগ্ৰেছ দলক নতুনকৈ গঢ় দিয়াৰ বাবে জনসাধাৰণে যি আহ্বান জনাইছে তাৰ প্ৰতি সঁহাৰি জনাই দলে বৰ অসম গঢ়িবলৈ নতুন কংগ্ৰেছ দল গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইপিনে কাইলৈ হ'বলগীয়া নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ দলৰ কোনো প্ৰতিনিধি উপস্থিত নাথাকে বুলিও শ্ৰীগগৈয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চিটেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে CTET.NIC.IN বা www.CBSE.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চিটেট অনুষ্ঠিত হ'ব। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি মানকাছৰ ৰাজহচক্ৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি ব্ৰহ্মপুত্ৰত আখৰাকালীন অনুশীলন অনুষ্ঠিত কৰে। হাতশিঙিমাৰী SDRFৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত নাও দুৰ্ঘটনাৰ এটা সাম্ভাব্য পৰিস্থিতিৰ সৃষ্টি কৰি উদ্ধাৰ অভিযান চলোৱা হয়। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে দিল্লী কেপিটেলছক জয়ৰ বাবে 211 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে পাঞ্জাব কিংছক বেট ধৰিবলৈ আমন্ত্ৰণ জনাই পাঞ্জাব কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শ্ৰেয়া আয়াৰে সৰ্বাধিক 59 ৰাণ সংগ্ৰহ কৰে। দিল্লীৰ হৈ মিচেল ষ্টাৰ্ছ আৰু মাধৱ তিৱাৰীয়ে 2টাকৈ উইকেট দখল কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।
1: FM মেণ্টৰ 102.7 MHz আৰু নিউজ অন AIR মোবাইল এপযোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত শুনোৱা হওক পণ্ডিত ভজন সফৰিয়ে পৰিৱেশন কৰা সন্তুৰ বাদন ৰাগ পট দ্বীপ।

শ্ৰোতাসকলে ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভজন চুফৰীয়ে পৰিৱেশন কৰা সন্তুৰ বাদন শুনিলে। ৰাগ পটদ্বীপ এফএমৰ 102.7 মেগাহৰ্টজ আৰু নিউজ অন AIR মোবাইল এপযোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিশা ঘড়ী 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানসমূহৰ ইমানতে অন্ত পৰিল। কাইলৈ এই একে ব্ৰেণ্ডতে আমাৰ অনুষ্ঠান পুনৰ মুকলি কৰা হ'ব 5:50। আজিৰ অনুষ্ঠান প্ৰচাৰৰ কাৰ্যকক্ষত আছিল হিমাক্ষী মজুমদাৰ আৰু নিয়ন্ত্ৰণ কক্ষত আছিল বিবেক যাদৱ। মই বন্তীশিখা বৰুৱাই অনুষ্ঠান সামৰি আপোনালোকৰ পৰা আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।